এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 24 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 12 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: পথ হৈছে দাস্যভাব। নিজকে ভগবানৰ দাস ভৃত্য বিবেচনা কৰি তেওঁৰে সৈতে ভক্তিপ্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সহজ। অহমিকা আঁতৰি গ'লেহে দাস্যভাৱ অন্তৰলৈ আহে। সদা সৰ্বদাই ভৃত্য প্ৰভুৰ অনুগত, আজ্ঞাপৰ। ভৃত্যৰ নিজাববীয়াকৈ কৰ্ম আঁচনি নাথাকে। প্ৰভুৰ ইচ্ছা অভিলাষ পূৰণ কৰাটোৱেই তেওঁৰ কৰ্তব্য, আৰু তাতেই আনন্দ। তেওঁ ভকতৰ কল্পতৰু অন্তৰ বাহিৰ উভয় ক্ষেত্ৰৰ বিশেষ অধিকৰ্তা, ভক্তিপথৰ প্ৰদৰ্শক। ভগৱান পাপ হাৰি ক্ষমাৰ অৱতাৰ। জ্ঞান বা অজ্ঞানত মানুহে অহৰ্নিশে তেওঁৰ শত সহস্ৰ অপৰাধ কৰিছে, কায়ো মনোবাক্যত পাপ আচৰিছে। কিন্তু জীৱৰ কাকুতি মিনতি শুনি গোবিন্দই সকলোকে ক্ষমা কৰিছে। দেহৰ লগত থকা শুদ্ধ সাক্ষীৰ বিষয়ে নাভাবি সাধাৰণ লোকে দায় যোগৰ লগাই সৎ সাহসৰ অভাৱত আনৰ পৰা লুকাই সাৰিবলৈ চেষ্টা কৰে। তাকে নকৰি সকলো দুখ স্বীকাৰ কৰি শ্ৰীমধুসূদনৰ চৰণত প্ৰাৰ্থনা জনালে তেওঁ ভকতৰ অপৰাধ নচৰে। ভুল শুদ্ধ, ধৰ্ম অধৰ্ম আৰু ভাল বেয়া সকলো প্ৰভুৰ, ভৃত্যৰ তাত একোৱেই নাই। এই মহাভাৱ হৃদয়ত উপশমিত হৈ প্ৰভুৰ চৰণত সকলো অৰ্পণ কৰি মহাপুৰুষ মাধৱদেৱে কৈছে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদি স্থিত হুয়া তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিবু তনয়। এক ভগৱান কৃষ্ণৰ বহু নাম, নামঘোষাত ঈশ্বৰ প্ৰাপ্তিৰ উপায় হৈছে একান্ত মনে হৰিনাম স্মৰণ কৰা। হৰিনাম কীৰ্তনৰ ভগৱান সন্তুষ্ট হয়, আৰু ভকতে সকলো পুণ্যৰ ফল লাভ কৰে। এই সংসাৰখন জড়, অসহ্য, ইয়াৰ বিনাশ আছে। কেৱল হৰি সহ্য, তেওঁৰ কোনো কালতে বিনাশ নাই। তেওঁ জগত সৃষ্টিৰ আগতেও আছিল, এতিয়াও আছে, আৰু মহাপ্ৰলয়ৰ পিছতো থাকিব। কাম, ক্ৰোধ, লোভ এই তিনিটা ৰিপুৰ বশৱৰ্তী হৈ মানুহ বহু তললৈ নামি পশুৰ শ্ৰেণীভুক্ত হয়, ফলত তেওঁলোকে দুৰ্ঘোৰ যাতনা ভোগ কৰে। ৰিপুসমূহ আছে আৰু থাকিবই। কৃষ্ণৰ চৰণত শৰণ লৈ অব্যভিচাৰী ভক্তিযুক্ত হৈ নাম স্মৰণ কৰি থাকিলে কুহুকি ৰিপুসমূহো ভকতৰ বশীভূত হয়। ভক্তি প্ৰয়াসীৰ পাণ্ডিত্য অভিমান মিছা। নিৰক্ষৰ নিৰাভিমানী হৰিভকতেও নাম স্মৰণৰ ফলত তত্ত্বজ্ঞান লাভ কৰে, আৰু ভগৱানৰ অনুগ্ৰহত একোৱেই অসম্ভৱ নহয়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৱলীৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনিবলৈ পাব পূৰৱী মুখাৰ্জীৰ কণ্ঠৰ খেয়াল, ৰাগ ললিত।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱাৰ সময় 7:15। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত অতুল মেধিৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। 7:30 গীতিমালিকাৰ শিল্পীসকল হ'ল খগেন মহন্ত, লোপামুদ্ৰা নেওগ, আৰিফুল হক, মৈত্ৰী দাস আৰু দিলীপ দাস। চিত্ৰগীত 9:20। 10:00 হাতে বাটে সুৰৰ আৱেশ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰে ৰহণীয়া অনুষ্ঠান হিপ হিপ হুৰে। অনুষ্ঠানটিৰ আঁত ধৰিব জৰ্ণা ভৰালী আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 গীতাৰু গজল। 12:30 সুৰৰ কৰণী।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 চিত্ৰলেখা বৰাদাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সাৰংগ, মহানন্দ দাস আৰু সংগীসকলে পৰিৱেশন কৰা লোকগীত 1:50, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 অংগৰাগ পাপনৰ কণ্ঠৰ আধুনিক গীত, নেপালী অনুষ্ঠান 3:15, কাৰ্বি অনুষ্ঠান 3:45, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ গৰুখুঁটিত থলিতে বাণীবদ্ধ হোৱা এক অনুষ্ঠান, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ অসমীয়াৰ পাঠ অন্যৰ প্ৰতি ব্যৱহাৰ কাইলৈ আজি, প্ৰথম খণ্ড, পাঠ যুগুতাই আগবঢ়াব ৰাণী দেৱান বৰুৱাই, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত ফল মূলৰ খেতিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে সোমেশ্বৰ মজুমদাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ভাস্কৰজ্যোতি আচাৰ্যৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

সন্ধিয়া 7:05 বৃন্দগান, আকৌ শুনোৱা হওক 7:20, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত চুকুৰা ফাংচু আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত, নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বৰ্তমান চিকিৎসা পদ্ধতিত ফিজিঅ'থেৰাপীৰ ভূমিকা, এই বিষয়ে ডাক্তৰ দীপজ্যোতি শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা হিমান্ত বাৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

আকাশবাণী, সকলোরে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

য'তে ত'তে থুক একাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজ কঢ়াৰো অভ্যাস কৰিব পাৰে।

সোমায়। যেনে মহাসামুদ্ৰিক নাজকা ফলকখন পেৰু চিলি খাতত দক্ষিণ আমেৰিকীয় মহাদেশীয় সংযুতিৰ ফলকৰ মাজত অভিহৰণ ঘটিছে। এই অভিহৰণৰ ফলত এণ্ডিছ পৰ্বতমালা গঠিত হৈছে। মহাদেশীয় মহাদেশীয় অভিহৰণত ফলক দুয়োখনৰে ঘনত্ব কম হোৱাৰ কাৰণে মেণ্টলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে ক্ৰমাগতভাৱে আগবাঢ়ি যোৱা দুখন ফলকৰ মাজত মুখামুখিকৈ সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ ফলস্বৰূপে সংঘৰ্ষস্থলীত পৰ্বতৰাজি গঢ় লৈ উঠে। হিমালয় পৰ্বত আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ। প্ৰায় 45 নিযুত বছৰ আগতে ভাৰতীয় আৰু ইউৰেছীয় ফলকৰ সংঘৰ্ষৰ পৰিণতি হৈছে পৃথিৱীৰ আটাইতকৈ ওখ হিমালয় পৰ্বত। সংঘৰ্ষৰ পাছতো অবিচ্ছিন্নভাৱে মন্থৰ গতিত অভিহৰণ হৈ থকা হেতুকে হিমালয় অঞ্চলত সঘনে ভূমিকম্প আৰু ভূমি উত্থান পতন সংঘটিত হৈ আছে। ফলকৰ মাজত ঘটা অন্তঃক্ৰিয়াৰ ফলতেই ভূমিকম্পৰ সৃষ্টি হয়। অন্তঃক্ৰিয়াৰ প্ৰাবল্য যিমানেই অধিক হয় সেই অনুপাতে ভূমিকম্পৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পায়। বহু সময়ত ভূমিকম্প হৈ থকা অৱস্থাত পানীত ঢৌ অহাৰ নিচিনা অনুভৱ হয়। ঘৰৰ মজিয়া বা চোতালখন একেবাৰে যেন ওখ চাপৰ হৈ পৰিছে, এনে অনুভৱ হয়। আমেৰিকাৰ এজন ভূ পদাৰ্থ বিজ্ঞানীয়ে কেলিফৰ্ণিয়াৰ মাছাদানা লেবৰেটৰীত কাম কৰি থাকোঁতে এনেকুৱা এটা ঘটনাৰ সন্মুখীন হৈছিল। তেওঁৰ মতে ঘৰটোৰ মজিয়াখনত 10-15 চেণ্টিমিটাৰ বিস্তাৰৰ ঢৌ পৰিলক্ষিত হৈছিল। পাছত পৰীক্ষা কৰি দেখা গ'ল যে মজিয়াখনত সামান্য ফাট এটাও মেলা নাই। ভূমিকম্পৰ ফলত সাগৰত হঠাতে প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। এনে ঢৌক চুনামি বোলা হয়। ই এটা জাপানী শব্দ। ইয়াৰ অৰ্থ হ'ল বান্দৰৰ ঢৌ। এই ঢৌৰ বেগ প্ৰচণ্ড হয়। গভীৰ সাগৰত ঘণ্টাত প্ৰায় 1000 কিলোমিটাৰ। মুকলি সাগৰত প্ৰথমতে ই প্ৰায় 1 মিটাৰ মানহে থাকে, কিন্তু প্ৰচণ্ড বেগত উপকূলৰ ফালে গতি কৰাৰ লগে লগে ইয়াৰ উচ্চতা বৃদ্ধি পায়। অতি চৰম ক্ষেত্ৰত এই ঢৌৰ উচ্চতা 20-30 মিটাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে 1896 চনৰ 15 জুনৰ হনচু ভূমিকম্পৰ সময়ত চুনামিৰ উচ্চতা প্ৰায় 20 মিটাৰলৈ উঠিছিল, ফলত 26,000 মানুহ পানীত বুৰ গৈছিল। সেইদৰে 1994 চনৰ আলাস্কা ভূমিকম্পৰ সময়ত বৃহৎ চুনামি উঠিছিল আৰু বহু ধনজনৰ ক্ষতি হৈছিল। চুনামিৰ তৰংগদৈৰ্ঘ্য আৰু তৰংগকাল যথেষ্ট দীঘল। তৰংগকাল 14-45 মিনিটৰ ভিতৰত হ'ব পাৰে। ইয়াৰ বেগৰ পানীৰ গভীৰতাৰ সৈতে পোনপটীয়া সম্বন্ধ আছে। আকৌ অতি কমকৈ হেলনীয়া উপকূলত, যেনে কেলিফৰ্ণিয়াত, ডাঙৰ চুনামি অতি বিৰল। যিবোৰ উপকূল অতি থিয় গৰাসদৃশ সেইবোৰত চুনামি হয়। উল্লেখযোগ্য যে প্ৰায় সকলো ডাঙৰ চুনামিৰ প্ৰশান্ত মহাসাগৰতে সৃষ্টি হৈছে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ বঙাইগাঁও শোধনাগাৰত খালী হোৱা 58টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। ট্ৰেড এপ্ৰেণ্টিছ, এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্ট 36টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ 14টা পদ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু কেমিষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টিছ 8টা পদ। প্ৰাৰ্থী ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং অথবা এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট IOCL.com। আবেদনৰ শেষ তাৰিখ 18 অক্টোবৰ। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট

0: and speech therapist, etapod, pharmacist, entry grade, 118টা পদ, radiographer, x-ray technician, 25টা পদ, ECG technician, 4টা পদ, optometrist, 2টা পদ, আৰু laboratory assistant, grade 2, 31টা পদ. বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in. আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ. অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in. আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছোঁ নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া আন্তৰ্জাতিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি মন্তব্য কৰিছে। হৰমুজ প্ৰণালীত আক্ৰমণৰ সন্মুখীন হোৱা 11 গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই নিয়া MT ভালথেৰা নামৰ টেংকাৰখনত থকা নাৱিকসকল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ছৌদি আৰৱৰ ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা দ্বিতীয়টো আক্ৰমণত 1 লোক নিহত হোৱাৰ লগতে 11 জন আহত হৈছে। নেপালৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানত বৰ্তমানলৈকে 80জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। আৰু T20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 14 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া আন্তৰ্জাতিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে বিশ্বই বিভিন্ন ক্ষেত্ৰত আহি পৰা উদ্বিগ্নতাসমূহ

0: কৰিবলৈ সমাধানৰ পথ বিচাৰিছে। চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হবলৈ যুৱচামে বিশেষ ভূমিকা পালন কৰে বুলিও তেওঁ মন্তব্য কৰে। দেশত সম্প্ৰতি যুৱচামৰ বাবে প্ৰচুৰ সুযোগ মুকলি হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে যুৱচামক তেওঁলোকৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাবলৈ আহ্বান জনায়। যুৱচামে বিকশাই তোলা সমাধানৰ পথ তথা উদ্ভাৱনী ধাৰণাই দেশৰ লগতে সমগ্ৰ বিশ্বৰ ভৱিষ্যতৰ পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। নিৰ্মাণ খণ্ডত দেশৰ প্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে এই খণ্ডৰ কাৰণে যুৱচামৰ বাবে প্ৰত্যক্ষ তথা পৰোক্ষ নিয়োগৰ সুবিধাৰ সৃষ্টি কৰিছে। দেশৰ প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানি 50 গুণ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অভিযান্ত্ৰিক খণ্ডৰ ৰপ্তানিয়েও নতুন শিখৰ স্পৰ্শ কৰিছে। তেওঁ লগতে কয় যে 2014 চনৰ পৰা বৈদ্যুতিক সামগ্ৰীৰ ৰপ্তানি 11 গুণ বৃদ্ধি হৈছে।
1: আজ কম্পনেণ্ট সে টেকনোলজি আৰু ফিনিশ প্ৰডাক্ট কা আৰু ৰাজ্য মে কেন্দ্ৰ চৰকাৰ প্ৰডাক্ট চেইন কো মজবুত কৰ ৰহী হে আৰু ইনি কোশিশো কা পৰিণাম হে আজ হম দুনিয়া কে সেকেন্ড লার্জেস্ট মোবাইল ম্যানুফ্যাকচারার হ্যাঁ 2014 সে আব তক হমারে ইলেকট্রনিক্স এক্সপোর্ট 11 টাইমস বড়ে হ্যাঁ হমারে ডিফেন্স এক্সপোর্ট 50 টাইমস বড়ে হ্যাঁ আর হমারে ইঞ্জিনিয়ারিং এক্সপোর্ট নে ভি নয়া রেকর্ড বানায়া হ্যায়।
0: কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে হৰ্মুজ প্ৰণালীত 11 গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই নিয়া মাৰ্শাল দ্বীপপুঞ্জৰ ধ্বজাবাহী এম টি ভালথেৰা নামৰ টেংকাৰখনত অচিনাক্ত ক্ষেপণাস্ত্ৰৰ দ্বাৰা কৰা আঘাতৰ ফলত টেংকাৰখনৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে 11 গৰাকী ভাৰতীয় ক্ৰু মেম্বাৰৰ আটাইকেইজন সুৰক্ষিত হৈ আছে। শ্ৰীসোণোৱালে লগতে কয় যে 11 গৰাকী ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া এম টি পেট্ৰ ডলফিন নামৰ টেংকাৰখনো চোহাৰ লংগৰত ড্ৰোন আক্ৰমণৰ সন্মুখীন হৈছে। তেওঁ কয় যে এই 11 জনৰ ভিতৰত 9 জন ভাৰতীয় নাৱিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে যদিও 2 গৰাকী এতিয়াও সন্ধানহীন হৈ আছে। তেওঁ কয় যে স্থানীয় উপকূলৰক্ষী বাহিনীয়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। শ্ৰীসোণোৱালে কয় যে উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে সন্ধানহীন কৰ্মীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি হৰ্মুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা এনেধৰণৰ আক্ৰমণক গৰিহণা দিছে। মাস্কাটত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে। মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বিষয়টো চৰকাৰে সদায় অগ্ৰাধিকাৰ দি আহিছে। মন্ত্ৰালয়ে কৈছে যে এই আক্ৰমণে ইতিমধ্যে অস্থিৰ হৈ থকা পৰিস্থিতিক আৰু অধিক অৱনতি ঘটোৱাৰ আশংকা কঢ়িয়াই আনিছে। ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বৰ্তমানৰ সংঘাতৰ সমাধানৰ বাবে প্ৰয়োজনৰ কথা পুনৰ দোহাৰে। বাণিজ্যিক জাহাজ, নাৱিক আৰু সাধাৰণ নাগৰিকৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ লগতে মুক্ত নৌ পৰিবহণ আৰু সামুদ্ৰিক বাণিজ্যৰ সুৰক্ষিত চলাচল অব্যাহত ৰখা উচিত বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা দ্বিতীয়টো আক্ৰমণত 1 জন লোক নিহত হোৱাৰ লগতে 11 জন আহত হৈছে। ছৌদি সেনাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি ক্ষেপণাস্ত্ৰৰ আক্ৰমণ হোৱাত যাত্ৰী অপেক্ষাৰত স্থানত অগ্নিসংযোগ হয়। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই বিমানবন্দৰতেই হোৱা প্ৰথমটো আক্ৰমণত 13 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 308 জন আহত হৈছিল। য়েমেনৰ হুথি বিদ্ৰোহীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিমান কোম্পানী আৰু যাত্ৰীসকলক ছৌদি আৰৱৰ বিমানবন্দৰ তথা আকাশমাৰ্গ ব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰি দিছে। বিদ্ৰোহী গোটটোৱে জনোৱা মতে তেওঁলোকে বেলিষ্টিক আৰু ক্ৰুজ ক্ষেপণাস্ত্ৰৰ লগতে ড্ৰোনেৰে বিমানবন্দৰটোত আক্ৰমণ চলায়। হুথিয়ে সকলো ছৌদি বিমানবন্দৰেই তেওঁলোকৰ সম্ভাৱ্য লক্ষ্য বুলি সতৰ্কবাণী দিছে। হুথি বিদ্ৰোহীয়ে প্ৰকাশ কৰা অনুসৰি য়েমেনৰ গৃহযুদ্ধত চৰকাৰী পক্ষক ছৌদি আৰৱে সমৰ্থন যোগোৱা আৰু ছানা বিমানবন্দৰত আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলাইছে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে হুথি বিদ্ৰোহীৰ আক্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই শীঘ্ৰেই সিদ্ধান্ত ল'ব। আনহাতে ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেছ ষ্ট্ৰিটিঙে ব্ৰিটেইনে ছৌদি আৰৱক আৰু অধিক সমৰ্থন আগবঢ়াব পাৰে বুলি ইংগিত দিছে। ইফালে হুথি বিদ্রোহীৰ প্ৰথমটো আক্ৰমণত নিহত হোৱা সকলৰ ভিতৰত এজন ভাৰতীয় আছে বুলি জানিব পৰা গৈছে। ৰিয়াধৰ ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে আহত লোকজনৰ কালি মৃত্যু হয়। দূতাবাসে নিহত ব্যক্তিগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয় যে মৃতদেহটো দেশলৈ ঘূৰাই পঠোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণকে ধৰি সকলো প্ৰকাৰৰ সহায়ৰ বাবে পৰিয়ালটোৰ সৈতে সংযোগত আছে। যোৱা শনিবাৰৰ এই আক্ৰমণত

0: 300 জন আহত হোৱাৰ ভিতৰত 10 জন ভাৰতীয় আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ৰিয়াধৰ বিমানবন্দৰৰ এই আক্ৰমণৰ পাছত ভাৰতীয় দূতাবাসে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দূতাবাসে ছৌদি আৰৱত থকা সকলো ভাৰতীয় সতৰ্ক হৈ থাকিবলৈ আৰু পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে। তেওঁলোকক চৰকাৰী চেনেলৰ জৰিয়তে স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলীসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। দূতাবাসৰ কৰ্তৃপক্ষই আহত ভাৰতীয় লোক চিকিৎসাধীন হৈ থকা সকলো হাস্পতাল পৰিদৰ্শন কৰিছে। ইপিনে নতুন দিল্লীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে। এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে অসামৰিক লোক আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলোৱাটো সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য আৰু শীঘ্ৰে এই আক্ৰমণ বন্ধ হোৱা উচিত। ছৌদি আৰৱৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত ভাৰত ইয়াৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে আছে আৰু শীঘ্ৰেই দেশখনলৈ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি বিবৃতিটোত আশা কৰা হৈছে। নেপালৰ গোৰ্খা জিলাৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানৰ পৰা বৰ্তমানলৈকে 80 জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত 9 জন বিদেশী নাগৰিকো আছে। বানত 5 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা প্ৰশমন আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 4খন হেলিকপ্টাৰৰ সহায়ত 82 জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। কালি পুৱতি নিশা প্ৰায় 4 বজাৰ আশে পাশে অহা এই বানে সুমুনব্ৰী অঞ্চলৰ বহু বাসগৃহ আৰু দলং উটুৱাই নিয়াৰ লগতে কেইবাটাও জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত কৰে। উদ্ধাৰ তথা সাহায্য অভিযানৰ বাবে নেপাল সেনাকে ধৰি 700ৰো অধিক নিৰাপত্তা বাহিনীৰ লোক নিয়োগ কৰা হৈছে। উদ্ধাৰ অভিযান আৰু যাৱতীয় সামগ্ৰী প্ৰদানৰ বাবে 4খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি প্ৰায় 37টা বাসগৃহ বানে উটুৱাই লৈ যায়। বানত কমেও 45টা বাসগৃহ সম্পূৰ্ণৰূপে ধবংস হয়। এই দুৰ্যোগত 2খন ওলমা দলঙকে ধৰি মুঠ 4খন দলং আৰু 3টা জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে। টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 14 ৰাণত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে 224 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 209 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ ছিমৰন হেটমেয়াৰে সৰ্বাধিক 43 আৰু কামিল পুৰাণে 42 ৰাণ কৰে। ভাৰতৰ অৰ্ষদীপ সিঙে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 223 ৰাণ সংগ্ৰহ কৰে। অভিষেক শৰ্মাই 30টা বলত 69 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰুষ্টন শ্বে, সমৰ জোচেফ আৰু সমৰ স্প্ৰিঞ্জাৰে 2টাকৈ উইকেট লাভ কৰে। অৰ্ষদীপ সিঙক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। পাঁচখনীয়া শৃংখলাটোত ভাৰত সম্প্ৰতি 2-1 ব্যৱধানত আগবাঢ়ি আছে। প্ৰতিযোগিতাৰ চতুৰ্থখন খেল পৰহিলৈ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া আন্তৰ্জাতিক প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ দেশৰ যুৱচামৰ প্ৰতিভা আছে বুলি মন্তব্য কৰিছে। হৰমুজ প্ৰণালীক আক্ৰমণৰ সন্মুখীন হোৱা 11গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই নিয়া MT ভালথেৰা নামৰ টেংকাৰখনত থকা নাৱিকসকল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ছৌদি আৰৱৰ ৰিয়াধৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা দ্বিতীয়টো আক্ৰমণত 1জন লোক নিহত হোৱাৰ লগতে 11জন আহত হৈছে। আৰু নেপালৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানত বৰ্তমানলৈকে 80জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া শুনক আজি পুৱা, আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই।

যীশুখ্ৰীষ্টই কৈছিল, আমি আনৰ পৰা যেনেকুৱা ব্যৱহাৰ আশা কৰোঁ ঠিক তেনেকুৱা ব্যৱহাৰ আনকো কৰা উচিত। সেয়াই হৈছে নিয়ম। প্ৰিয় শ্ৰোতা, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বাংলা কবি, নাৰীবাদী সমাজকৰ্মী কামিনী ৰায়, আজি তেখেতৰ উপজা দিন। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলাসকলৰ মাজৰ এগৰাকী আছিল কামিনী ৰায়। 1864 চনৰ 12 অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰা কামিনী ৰায়ে 1883 চনত বেথুন কলেজত নাম ভৰ্তি কৰে। 1886 চনত কলিকতাৰ বেথুন কলেজৰ পৰা সংস্কৃত বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰেই তেওঁ কলেজত শিক্ষকতা আৰম্ভ কৰে। কামিনী ৰায় আছিল কলিকতাৰ এটি অভিজাত পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ চণ্ডীচৰণ সেন এজন ন্যায়াধীশ আৰু লেখক তথা ব্ৰাহ্ম সমাজৰ অন্যতম সদস্য আছিল। কামিনী ৰায়ৰ লিখন শৈলী সহজ তথা মাৰ্জিত। 1889 চনত তেওঁৰ প্ৰথম সংগ্ৰহ আলোছায়া প্ৰকাশ কৰে। তাৰ পিছত আৰু দুখন পুথি প্ৰকাশ কৰি তেওঁ বিবাহ আৰু মাতৃৰ ভূমিকা পালন কৰি এই যাত্ৰাৰ পৰা দীৰ্ঘদিনলৈ বিৰতি লয়। 8 বছৰ বয়সতে কবিতা লিখিবলৈ আৰম্ভ কৰা তেওঁৰ কবিতাসমূহত জীৱনৰ সুখ দুখ, আশা আকাংক্ষা, আনন্দ বেদনাৰ সহজ সৰল তথা সাৱলীল প্ৰকাশ ঘটিছে। তেওঁ লিখা উল্লেখযোগ্য কাব্যগ্ৰন্থৰ কেইখনমান হ'ল নিৰ্মাল্য, পৌৰাণিকী, মাল্য নিৰ্মাল্য, অশোক সংগীত, জীৱন পথে, একলব্য, শ্ৰাদ্ধিকী ইত্যাদি। এগৰাকী বাংলা কবি সমাজকৰ্মী কামিনী ৰায়ৰ মৃত্যু হয় 1933 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে। এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী পূৰ্ণিমা সিনহা, আজি তেখেতৰ উপজা দিন। তেখেতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ অধীনত গৱেষণা কৰিছিল। পূৰ্ণিমা সিনহাক পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথমগৰাকী বাংলা মহিলা হিচাপে অভিহিত কৰা হয়। 1927 চনৰ 12 অক্টোবৰত জন্মগ্ৰহণ কৰা পূৰ্ণিমা সিনহাই বাংলা আৰু ইংৰাজী ভাষাত 65খনতকৈও অধিক গ্ৰন্থ লিখিছে। লগতে ভালেসংখ্যক প্ৰবন্ধ পাতি লিখিও ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তাৰে কিছুমান প্ৰবন্ধৰ বিষয় আছিল মহিলা সবলীকৰণ। কলিকতাত থকা লেক স্কুলত তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি আশুতোষ কলেজ, স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ত তেওঁ নাম ভৰ্তি কৰে। পঢ়া শুনাৰ বাহিৰেও তেওঁ সংগীত, চিত্ৰকলা আদিৰ শিক্ষাও গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেখেতে ভাস্কৰ্য নিৰ্মাণৰো শিক্ষা লৈছিল। বিজ্ঞানৰ ক্ষেত্ৰখনত তেওঁ কেইবাটাও দশক অতিবাহিত কৰে। তেখেতে ভূ খনিজৰ ৰঞ্জন ৰশ্মিৰ ক্ৰিষ্টেলোগ্ৰাফীত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰা পূৰ্ণিমা সিনহাই 1963-64 চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ জৈৱ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে আৰু অৰিজিন অৱ লাইফ নামৰ বিশেষ প্ৰকল্প এটাত অংশগ্ৰহণ কৰে। এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী পূৰ্ণিমা সিনহাৰ দেহাৱসান হয় 2015 চনৰ 11 জুলাই তাৰিখে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন আগশাৰীৰ ৰাজনীতিবিদ ডাক্টৰ ভূমিধৰ বৰ্মনৰ আজি জন্মদিন। তেওঁ 1996 চনৰ 22 এপ্ৰিলৰ পৰা সেই বৰ্ষৰে 14 মে'লৈকে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল। 1931 চনৰ 12 অক্টোবৰত নলবাৰীত জন্মগ্ৰহণ কৰে ডাক্টৰ ভূমিধৰ বৰ্মনে। তেওঁ বেলখৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি 1951 চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত 1953 চনত কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। 1958 চনত তেওঁ সুখ্যাতিৰে MBBS পৰীক্ষাত উত্তীৰ্ণ হয়। MBBS পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ গাঁও বেলখৰতে এটা ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰে। 1963 চনত তেওঁ অসম চৰকাৰৰ চাকৰিত যোগদান কৰে আৰু চিকিৎসক ৰূপে সেৱা আগবঢ়ায়। তেওঁ বৰপেটা ৰোড স্বাস্থ্য কেন্দ্ৰত প্ৰথম শ্ৰেণীৰ সহকাৰী চাৰ্জন ৰূপে নিযুক্তি লাভ কৰিছিল। এজন ভাল ডাক্তৰ হিচাপে সমগ্ৰ অঞ্চলটোত খ্যাতি অৰ্জন কৰা ডাক্তৰ ভূমিধৰ বৰ্মনে প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰাৰ উদ্দেশ্যে 1966 চনত তেওঁ চাকৰি ত্যাগ কৰে আৰু 1967 চনত পশ্চিম নলবাৰী সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ভূমিধৰ বৰ্মন। 1972 চনত তেওঁ পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হয়। সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁৰ মন্ত্ৰীসভাত তেওঁক ৰাজ্যিক ৰাজহ আৰু শিক্ষামন্ত্ৰী ৰূপে নিযুক্তি দিয়ে। অৱশ্যে 1978 চনৰ নিৰ্বাচনত তেওঁ জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়।

1983 চনত তেওঁ পুনৰ বিধানসভালৈ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। সেইবাৰ তেওঁক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়া হয়। 1991 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা ডাক্তৰ ভূমিধৰ বৰ্মন অসম বিধানসভালৈ চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। সেইবাৰ তেওঁ বিপুল ভোটত জয়লাভ কৰে। হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁ জ্যেষ্ঠ মন্ত্ৰীৰূপে স্থান লাভ কৰি স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে। 1996 চনত পৰাজিত হয় যদিও 2001 চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়কৰূপে নিৰ্বাচিত হয়। সেইবাৰ মুখ্যমন্ত্ৰীৰূপে তৰুণ গগৈয়ে শপত গ্ৰহণ কৰে। তেওঁ তৰুণ গগৈৰ মন্ত্ৰীসভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীৰূপে নিযুক্তি লাভ কৰে। চিকিৎসক হিচাপে সেৱা আগবঢ়োৱাৰ পিছত এটা দীঘলীয়া ৰাজনৈতিক জীৱন কটোৱা ডাক্তৰ ভূমিধৰ বৰ্মনৰ পৰলোক প্ৰাপ্তি হয় 2021 চনৰ 18 এপ্ৰিল তাৰিখে। আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ কৰ্মী আৰু এজন সমাজবাদী ৰাজনৈতিক নেতা ৰাম মনোহৰ লোহিয়াৰ আজি স্মৃতি দিৱস। 1910 চনৰ 23 মাৰ্চত উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা ৰাম মনোহৰ লোহিয়াই 1927 চনত মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েটত নামভৰ্তি কৰে। তাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ বিদ্যাসাগৰ মহাবিদ্যালয়ত যোগদান কৰে আৰু 1929 চনত BA ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পাছত তেওঁ জাৰ্মানীৰ ফ্ৰেডৰিক উইলিয়াম বিশ্ববিদ্যালয়ত পঢ়িবলৈ সিদ্ধান্ত লয়। অতি সোনকালেই তাত তেওঁ জাৰ্মান ভাষা শিকে আৰু তেওঁৰ অসাধাৰণ শৈক্ষিক প্ৰদৰ্শনৰ ভিত্তিত আৰ্থিক সাহায্য লাভ কৰে। তাৰ পাছত ভাৰতলৈ ঘূৰি আহি কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টীৰ অন্যতম এগৰাকী প্ৰতিষ্ঠাপক হয় আৰু ইয়াৰ মুখপত্ৰ কংগ্ৰেছ ছ'চিয়েলিষ্টৰ সম্পাদকো আছিল ৰাম মনোহৰ লোহিয়া। 1936 চনত জৱাহৰলাল নেহৰুৱে তেওঁক কংগ্ৰেছ দলৰ সৰ্বোচ্চ সংস্থা অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ বৈদেশিক বিভাগৰ সম্পাদক হিচাপে বাছনি কৰে। 1938 চনত তেওঁ সেই দায়িত্ব এৰি দিয়াৰ সময়লৈকে কংগ্ৰেছৰ গান্ধীবাদী নেতৃত্ব আৰু কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টীত চামিল হোৱা কমিউনিষ্টসকলৰ পদসমূহ সমালোচনাত্মকভাৱে পৰীক্ষা কৰি নিজৰ ৰাজনৈতিক দৃষ্টিভংগী গঢ়ি তুলিবলৈ আৰম্ভ কৰে। ক্ৰমান্বয়ে ৰাম মনোহৰ লোহিয়াৰ ৰাজনৈতিক জীৱনৰ কিছু সালসলনি হয়। 1967 চনত উত্তৰ প্ৰদেশত প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠনত লোহিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ আৰু ভাৰতীয় জনসংঘৰ নেতা নানাজী দেশমুখৰ উদ্যোগত এই মিত্ৰতা গঢ়ি উঠিছিল। 1967 চনৰ লোকসভাৰ নিৰ্বাচনত কনৌজ লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হৈছিল যদিও তাৰ কেইমাহমানৰ পিছতে অৰ্থাৎ 1967 চনৰ 12 অক্টোবৰ তাৰিখে ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হয়। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1998 চনত সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। 1911 চনত ভাৰতীয় ক্ৰিকেট খেলুৱৈ বিজয় মাৰ্চেণ্টৰ জন্ম হয়। 1935 চনত ভাৰতীয় ৰাজনীতিবিদ অধিবক্তা শিৱৰাজ পাটিলৰ জন্ম হয়। 1939 চনত ধৰালৈ শৰতৰ আগমন, প্ৰকৃতিলৈ পৰিৱৰ্তন। ক'ৰবাৰ পৰা অহা খৰালিৰ জাকটোৱেও যেন কয় এয়া যে শৰৎ, বৰ মিঠা অনুভৱ। খৰালি প্ৰধানকৈ এবিধ স্থানীয় হাঁহৰ প্ৰজাতি। ই ভাৰত উপমহাদেশ তথা দক্ষিণ পূব এছিয়াৰ জলাশয়সমূহত বহুলভাৱে বিস্তৃত হৈ আছে। এই চৰাইবিধ প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড আদিত দেখা পোৱা যায় আৰু বিশেষভাৱে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়সমূহত দেখা যায়। দিনৰ ভাগত ইহঁতে পাৰত জিৰণি লয়। খেতিপথাৰৰ ধান, সৰু মাছ, ভেকুলি, অন্যান্য অমেৰুদণ্ডী প্ৰাণী আৰু জলজ উদ্ভিদসমূহ খাই ইহঁত জীয়াই থাকে। পৃথিৱীৰ সৌন্দৰ্য আৰু আশ্চৰ্যৰ আন এটা নাম ৰং বিৰঙী ভিন্নধৰ্মী এই চৰাইৰ প্ৰজাতিটো নহয়নে? আৰু শৰতৰো অন্যতম সৌন্দৰ্য যেন এই খৰালি।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ৰাজ্যৰ যুৱ প্ৰজন্মৰ সবলীকৰণৰ দিশত ৰাজ্য চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি তথা স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় 439 গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম সন্তানে। পৃথিৱীৰ বাহিৰে মহাকাশত জীৱৰ বাসযোগ্য গ্ৰহৰ সন্ধানত নাছাই গ্ৰহণ কৰা বিশেষ প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰিছে মহাকাশ বিজ্ঞানী ডঃ অংগৰাজ দুৱৰাই। কম ঘনত্বত সৰ্বাধিক গণৰ সুৰক্ষিত বিচৰণস্থলী মৰিগাঁও জিলাৰ মায়ংস্থিত পবিতৰা অভয়াৰণ্যত 13 অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। অসম মেঘালয় কেডাৰৰ IAS বিষয়া বৰ্ণালী ডেকাক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতত তীখা উৎপাদনৰ ক্ষমতা 2047 চনলৈকে 604 নিযুত টনলৈ বৃদ্ধি কৰিব বিচাৰিছে। এই পৰিকল্পনাৰ অংশ হিচাপে প্ৰকাশ কৰা হৈছে খচৰা ৰাষ্ট্ৰীয় তীখা নীতি 2047। বিদেশী বিনিয়োগক লৈ ভাৰতে পুনৰ ইয়াৰ নীতিগত সালসলনিৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰায় 1 দশক পূৰ্বে ভাৰতে কেইবাখনো দেশৰ সৈতে স্বাক্ষৰ কৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি ভংগ কৰিছে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত 2016ৰ BIT মডেলৰ সমীক্ষাৰ কথা ঘোষণা কৰা হৈছিল। অচিৰেই কেন্দ্ৰীয় কেবিনেটে নতুন BIT মডেলত অনুমোদন জনোৱাৰ সম্ভাৱনা থকাৰ কথা সদৰি কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰেলযাত্ৰা কৰাৰ সময়ত অধিক শব্দৰে মোবাইলত গান অথবা ভিডিঅ' আদি উপভোগ কৰি সহযাত্ৰীক বিৰক্ত কৰিলে তেওঁৰ ওপৰত জৰিমনা আৰোপ কৰিব ৰেল বিভাগে। প্ৰতিবেশী ৰাজ্য অৰুণাচলৰ ৰাজধানী ইটানগৰৰ সৈতে এতিয়াৰে পৰা দৈনিক বিমান সেৱা অব্যাহত থাকিব। দেশৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগোৱে অহা 25 অক্টোবৰৰ পৰা দৈনিক গুৱাহাটী আৰু ইটানগৰৰ মাজত যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিব। খেলৰ পৃষ্ঠাত এছিয়ান গেমছৰ 75 বছৰীয়া ইতিহাসত এইবাৰ 85টা পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ভাৰতৰ ক্ৰীড়াবিদসকলে। বৰভাগ ইউনাইটেড স্পৰ্টছ ক্লাবৰ উদ্যোগত প্ৰবীণ চন্দ্ৰ শইকীয়া আৰু পুষ্পলতা শইকীয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত মুকালমুৱা FC-এ খিতাপ অৰ্জন কৰিছে। তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে যোৰহাট টাউন ক্লাব দলে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

মূল সংগীত যাত্ৰাৰ এবাৰ অতিথি কণ্ঠশিল্পী তথা সংগীত পৰিচালক অতুল মেধি। ছাত্ৰ জীৱনৰ পৰাই সংগীত চৰ্চা কৰা অতুল মেধিয়ে 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰ স্বীকৃতি পায়। তেখেতৰ যাত্ৰা পথৰ বিভিন্ন স্মৃতিৰ কথাৰে এয়া মূল সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।

0: দাদা নমস্কাৰ।
1: নমস্কাৰ।
0: আমি প্ৰথম খণ্ডটোত আপোনাৰ শৈশৱৰ কথাখিনি আৰম্ভ কৰিছিলোঁ, দ্বিতীয় খণ্ডটোত আপুনি কেনেকৈ কুল বৰুৱা আৰু অতুল মেধি যুটীয়াভাৱে সংগীত পৰিচালনা কৰিলে, কুল অতুল জুটি হ'ল আৰু অসমৰ বিভিন্ন প্ৰান্তত কৰিলে আৰু সংগীত পৰিচালক হিচাপেও আপোনালোক পৰিচিত হ'ল, এইখিনি কথা পাতিলোঁ। এতিয়া তাৰ লগে লগে আপুনি উল্লেখ কৰিছিলে আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলে জিঅ'লজি বিভাগত, গতিকে নিশ্চয় জিঅ'লজি ছাত্ৰ হিচাপে যিহেতু আপোনাৰ পঢ়া শেষ কৰিছিলে আৰু তাৰপিছত ওলাই কৰ্মজীৱন আৰম্ভ কৰিলে, গতিকে সেইখিনি কৰ্মজীৱন ক'ত কেনেকৈ কৰিলে এইখিনি সম্পৰ্কে আমাক অকণমান উল্লেখ কৰিব নেকি?
1: মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জিঅ'লজিত যেতিয়া মাষ্টাৰ ডিগ্ৰী ল'লোঁ, লোৱাৰ পিছত মই এতিয়া কোনফালে যাম মই এইটো মই নিজকে ঠিক কৰিব লগা হ'ল,
0: কাৰণ সংগীতটোতো সংগীতটো
1: ইয়াৰ কথা ভবা নাই যে মই সংগীতটো ৰাখিব লাগিব। আৰু তেতিয়া এনেকুৱা এটা অসমৰ যে সংগীতটো লৈ পেলাইও গোটেই জীৱনটো থাকিবলৈ মানে
0: অসুবিধা আছিলে। আজি সেই পৰিৱেশটো কিন্তু অকণমান
1: সলনি হৈ গৈছে, বজাই আজিকালি এজন বাদক হৈও খাব পাৰে, নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে, কিন্তু সেই সময়ত সংগীত লৈ পেলাই জীৱন নিৰ্বাহ কৰাটো বৰ দুৰূহ আছিলে। যিয়ে নহওক মই গতিকে সিদ্ধান্ত ল'ব লগা হ'ল কিটো কৰিম। তাৰপিছত জিঅ'লজিত পাছ কৰি তেতিয়া অৱশ্যে
0: কথা এইটো
1: 1969-70 এনেকুৱা হ'ব,
0: মানে আকাশবাণীত ঠিক সোমোৱাৰ সময়তে
1: ধৰক তেতিয়া জিঅ'লজিৰ চাকৰি কৰিব হ'লে ছমাহ বাহিৰত থাকিব লাগিব, গতিকে সেই ছমাহ আৰু কোনো লিংক নাথাকে, মানুহৰ পৰিয়ালৰ লগতো লিংক নাথাকে বুলি কয়,
0: কাৰণ তেতিয়াতো মোবাইল ফোন বা
1: এইবিলাক নাছিলে ইমান। আৰু চাকৰি যে জিঅ'লজিত পাবই সেইটো এটা নিশ্চিত নাছিলে,
0: সেই সময়ত জিঅ'লজিৰ অলপ অভাৱ আছিল কাৰণ এই বিষয়টো সিমান প্ৰসাৰ হোৱা নাছিল,
1: ইমান প্ৰসাৰ হোৱা নাছিলে। তেতিয়া মই চিন্তা কৰিলোঁ যে কিবা এটাতো কৰিব লাগিব। তেতিয়া মই ভাৰতীয় খাদ্য নিগমত মই ইণ্টাৰভিউ এটা দিলোঁ, দিওঁতে চাকৰিটো পাই গ'লোঁ,
0: কিন্তু আপোনাৰ
1: বিষয়ৰ লগত সম্পৰ্ক নাই তথাপিও, আৰু কিন্তু মোৰ পষ্টিংটো গুৱাহাটীৰ বাহিৰত হ'ল, মানে এটাই উদ্দেশ্য লৈ কৰিছিল যে মই গুৱাহাটীতে থাকিব পাৰিম, সংগীতটো চলি থাকিব, সেইটো বোধহয় মোৰ দ্বিতীয় ৰেডিঅ' প্ৰগ্ৰেম বোধহয় এইটো, মই মানে অফাৰ আহিছে আৰু ইফালে চাকৰিৰ অফাৰ, তেতিয়া কি কৰিম, চাকৰি কৰিম নে ৰেডিঅ' প্ৰগ্ৰেম কৰিম, তেনেকুৱা ধৰণৰ কথা এটা আহিলে। তাৰপিছত ঠিক আছে বাৰু, মই অসমতে যেতিয়া পষ্টিংটো দিছে যোৰহাটত, তেতিয়া মই যোৰহাটলৈ গ'লোঁগৈ, গৈ পেলাই মই দ্বিতীয়বাৰ যিটো ৰেডিঅ' মই প্ৰগ্ৰেম অফাৰ লোক সেইটো মই প্ৰগ্ৰেমটো কৰিলোঁ আৰু চাকৰিটো বাছিল। তাৰ পিছলৈ যেনিবা মই গুৱাহাটী পালোঁ, আহি পেলাই চাকৰি আৰু সংগীত দুয়োটাই চলি থাকিলে।
0: যোৰহাটত থকাৰ পিছতে আপুনি গুৱাহাটীলৈকে আহিব পাৰিলে?
1: হয়।
0: সাধাৰণতে চাকৰি কৰি থাকিলে বহুত সময়ত অসুবিধাও হয়, কাৰণ আপোনালোকে বিভিন্ন ঠাইত কৈছিলে,
1: তাৰমানে কি
0: দল আছিল,
1: দল এটা আছিলে, কিন্তু মই সেইটোতে মোৰ অকণমান সুবিধা আছিলে কি, সেই সময়ত আমাৰ যিসকল মানে মুৰব্বী আছিলে তেখেতসকল, মোৰ সৌভাগ্য আমাৰ যে ইয়াতে গুৱাহাটীৰ তেখেতসকল আছিলে,
0: সংগীতৰ প্ৰতি তেখেতসকলৰ সদয় আছিলে,
1: সংগীতৰ প্ৰতি সঁচাকৈ

0: লৈ আছিলে খেলা ধূলা আৰু সংগীতৰ প্ৰতি। গতিকে খুব সঘনে মানে আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিব লাগে। এই ধৰি লওক দিল্লীৰ পৰা কোনোবা ধৰণৰ কোনোবা ডাঙৰ অফিচাৰ আহিলে এতিয়া পাতিব লাগে, বা অন্যান্য ক্ষেত্ৰতো স্পৰ্টছৰ ক্ষেত্ৰতো যেতিয়া স্পৰ্টছ প্ৰাইজ চেৰিমনি হয় তেতিয়াও আমাৰ এইবিলাক সাংস্কৃতিক অনুষ্ঠান পাতিব লাগে। এইবিলাকৰ গোটেই ভাৰটো গৈ মোৰ পৰিলেগৈ। গতিকে মই সেই এটা মোৰ চাকৰিৰ বাহিৰে, কিন্তু চাকৰিটো মই ঠিকেই কৰি আছিলোঁ, চাকৰিৰ লগে লগে মই কিন্তু এইটোও কৰি আছিলোঁ, মানে কাৰণ কামত কোনো বিঘিনি নোহোৱাকৈ। গতিকে অফিচাৰ ফালৰ পৰা মোক খুব দিগদাৰ হোৱা নাছিলে। গান আৰু চাকৰিটো দুয়োটা মই সমানে সমান্তৰালভাৱে মই চলাই যাব পাৰিলোঁ। গতিকে
1: এতিয়া প্ৰথমখন চিনেমাৰ কথা আমি পাতিলোঁ, দ্বিতীয়খনৰ কথাও অকণমান উল্লেখ কৰিলে, আপুনি সাদৰী আছিলে, তাৰপিছত আৰু কোনকেইখন চিনেমাৰ লগত আপুনি পোনপটীয়াকৈ জড়িত হৈছিলে?
0: তাৰ আগতে মোৰ দুখনমান চিৰিয়েল মোৰ হৈ মানে চিৰিয়েলৰ মিউজিক কৰাৰ মানে প্ৰস্তাৱ আহিলে।
1: ইতিমধ্যে 1980 চন পাৰ হ'ল, তাৰমানে
0: পাৰ হ'ল,
1: কাৰণ দূৰদৰ্শন অসমলৈ
0: আহিলোঁ। তাৰপিছতে সেইখন আছিলে কাল ৰত্ন বুলি বোলে এখন চিৰিয়েল। এই চিৰিয়েলখনৰ প্ৰযোজনা আছিলে গুৱাহাটীৰ জগজিৎ সিং বুলি বোলে, জগজিৎ সিং আৰু গুৱাহাটীৰ মন্টু দাস বুলি বোলে, এই দুজন প্ৰযোজক মোক ক'লে যে দাদা আপুনি এই চিৰিয়েলখনৰ আপুনি সংগীত পৰিচালনা কৰিব লাগিব এককভাৱে, মানে মোক গাইগতীয়াকৈ এই ছবিখনৰ সংগীতৰ প্ৰস্তাৱ দিলে আৰু মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ, কাৰণ তেওঁলোকৰ লগতো মোৰ এটা ভাতৃত্ব সম্পৰ্ক আছিলে। গতিকে সেইখনৰ মই প্ৰথমবাৰলৈ মই এককভাৱে চিৰিয়েলখনৰ সংগীত পৰিচালনা কৰিলোঁ।
1: দীঘলীয়া আছিলে?
0: অঁ দীঘলীয়া আছিলে, দীঘলীয়া আছিলে, সেইখন জনপ্ৰিয় হৈছিলে কালৰত্নখন, মানে ক্ৰাইম চিৰিয়েল আছিলে। তাৰপিছত আকৌ দ্বিতীয়খন চিৰিয়েল মোৰ সংগীত পৰিচালনা কৰাৰ প্ৰস্তাৱ আহিলে পুলক গগৈৰ ফালৰ পৰা, মানে পৰিচালনা আৰু প্ৰযোজক আছিলে মুন্না আহমেদ, তেওঁ এটা ড্ৰামাৰ গ্ৰুপ এটা আছিলে। এইখন জোনাকৰ বৰষুণ, জোনাকৰ বৰষুণৰ শীৰ্ষ গীতটো মই লিখা আৰু গাইছিলে শান্তাউজীয়ে গাইছিলে, বৰ ভাল গাইছিলে গানটো, আৰু মোক কৈছিল যে দাদা এই গানটো যথেষ্ট জনপ্ৰিয় হৈছে, কাৰণ মই সেই সময়ৰ কথা কৈছে বিহু মঞ্চ হওক অন্যান্য মঞ্চ হওক য'তেই গৈছোঁ এই গানটো গাবৰ কাৰণে অনুৰোধ আহে শ্ৰোতা দৰ্শকৰ পৰা আৰু মই গাবলৈ বাধ্য হওঁ। গতিকে সেইধৰণে সেই গানটো হৈছিলে, চিৰিয়েলখনো জনপ্ৰিয় হৈছিলে।
1: হয়, আপুনি গীত লিখাৰ কথা উল্লেখ কৰিলে, কিন্তু বাধ্যত পৰি সেইটো গীতেৰে প্ৰথম আৰম্ভ কৰিছিল নে তাতে শেষ কৰিলে নে আৰু পিছলৈকে লিখিছিল, বা সেই গীতটোৰ পটভূমিটো যিহেতু আপোনাৰ মনত চিৰিয়েলখনৰ কাহিনীটো গোটেই আপুনি জানিছিলে তেনেধৰণে মনলৈ আহিলে?
0: অঁ মানে পৰিচালকে ক'লে, পুলক গগৈ ক'লে যে এই আপুনি শীৰ্ষ গীতটো আপুনিয়ে লিখি দিয়ক। বোলো মই এইটো গান তেনেকৈ লিখা নাই, তেনেকৈ কেতিয়াবা কিবা কিবি পেলাই লিখোঁ আৰু, কিন্তু এই লিখক আপোনাক পাৰিব, মোক ক'লে যে এনেকুৱা এনেকুৱা এখন হেৰিটো ক'লে আৰু বেকগ্ৰাউণ্ডটো লিখক, গৈ পেলাই চেষ্টা কৰিলোঁ, হৈ গ'ল গান এটা লিখিলোঁ, অন্তৰাও আছিলে তাত। গতিকে আৰু চিৰিয়েলত সাধাৰণতে সেই মানে গোটেই গানটোতো আৰু নবজায় যিয়ে নহওক, এই গানটো এটা কাৰণে পূৰ্ণাংগ গান হ'লগৈ, যাৰ কাৰণে মানে এইটো ষ্টেজতো গা পৰা
1: গাবলৈ
0: প্ৰয়োজনলৈ আহিলে গ'ল। গতিকে তেনেকৈ গানটো লিখিলোঁ
1: শান্তাউজীৰে চিৰিয়েলৰ কাৰণে আপোনাৰ লগত গীত গালে, নহয় গালে। হয়, এতিয়া চিৰিয়েলৰ পিছত নিশ্চয় আকৌ ছবিৰ অফাৰ আহিলে আপোনালৈ।
0: অঁ সেইটো এটা
1: ছবিটি,
0: সেইটো এটা অধ্যায়,
1: সেইটোত কুল অতুল হিচাপে কৰিলে নে অতুল?
0: অঁ এইটো মানে পুলক গগৈ মানে চিন্তা চৰ্চা কৰি থাকে যে ছবিটো কৰিব লাগিব, তেওঁ এফালৰ পৰা তেওঁ সেই পেইণ্টাৰো ছবি অঁকে, গতিকে যেতিয়া যিটো হয় তেনেকৈ শ্ৰীমতী মহামী আৰু সাদৰী এই দুখন ছবি কৰাৰ পিছতে তেওঁ ছবিৰ ফালেই বেছি ঢাল খালে বুলি মই ভাবোঁ।
1: হয়,
0: তাৰপিছতে তেওঁ এটা প্ৰস্তুতি চলি আৰু এখন ছবি কৰিব লাগে, সেইখন ছবি তেওঁ নিজা মানে কাহিনী স্ক্ৰিপ্ট গোটেইখিনি নিজৰে, বাকী ছবিবোৰ তেওঁ নিজৰে এইখনৰো, গতিকে তেনেকৈ মাজে মাজে মোক ষ্টৰিটো শুনায়, তাৰপিছতে মোক ক'লে যে মিউজিকটো আপুনিয়ে কৰিব, এনেকৈ এনেকুৱা গানৰ ছিকুৱেঞ্চবিলাক প্ৰায় 8টামান গান, গতিকে আপুনিয়ে কৰিব, এইটো মই প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ। মই তেতিয়া
1: প্ৰত্যাখ্যান কৰিব নোৱাৰিলোঁ,
0: মানে কি মই অকলে এতিয়ালৈকেতো একেলগে কৰি আছিলোঁ আমি, মানে মই এককভাৱে কৰাটো
1: কঠিন হ'ব বুলি ভাবিছিল নেকি?
0: নহয় কঠিন মানে মানে কিবা কিছুমান কাম যে নাভাবাকৈও হৈ যায়, ঘটিও যায় কিছুমান কথা, সেই তেনেকেই কিবা কিবি হ'ল নেকি মই ঠিক এতিয়া মোৰ পলাই পৰা নাই, তাৰ মই যি নহওক মুঠতে মই এইটো এইটো আহিলোঁ সিদ্ধান্ত ল'লোঁ যে এইখন প্ৰত্যাখ্যান কৰিব কৰাটো ঠিক নহ'ব এইবুলি পেলাই মই এইটো একচেপ্ট কৰিলোঁ।
1: ছবিখনৰ নাম
0: মৰম নদী গাভৰুৱা,
1: মৰম নদীৰ
0: গাভৰুৱা, প্ৰডাকশ্যনটো বেলেগৰ আছিলে অৱশ্যে, ভূমিকা পাঠক বুলি পেলাই আগে ভদ্রমহিলা

0: তেওঁৰ প্ৰযোজনা আছিলে আৰু পৰিচালনা আছিলে লোকগীত
1: আঠটা গীত আছিলে
0: গীতখিনি
1: কোনে ৰচনা কৰিছিল
0: গীতখিনি নিৰ্মল বাবু বৰদলৈ নিৰ্মল বাবু বৰদলৈ কৰিছিলে আৰু এটা গীত মই মানে কলেজীয়া ধৰণৰ ষ্টুডেণ্টৰ মাজত মানে গীত এটা মানে আপুনি লেখক অলপ খুটীয়া টাইপৰ গীত আৰু তেনেকুৱা কিবা ৰিজাল্ট ওলালে বুকু দপদপাই ভৰি কপাই এনেকুৱা ধৰণৰ আৰু ষ্টুডেণ্টৰ যিটো হয় সেই তেনেকৈ লৈ পেলাই গীত এটা আছিলে সেই গীতটো মোক লিখিব দিলে চেষ্টা কৰিছিলোঁ বেলেগৰ লিখালৈ কিন্তু কোনেও লিখিব মানে লিখিবলৈ হেৰি নকৰিলে তাৰপিছত মোক ক'লে যে আপুনি লিখক আৰু বুলি পেলাই তেতিয়া আৰু লিখিলোঁ
2: হাত কপে ভরি কপে বুকু কপে মাত কপে হাত কপে ভরি কপে বুকু কপে মাত কপে হাত কপে ভরি কপে বুকু কপে মাত কপে

0: মৰম নদীৰ গাভৰু ঘাটৰ ছবিখনৰ সময়ত সেইখিনি গুৱাহাটীতে হৈছিল নে কলিকতালৈকে যাবলগীয়া হৈছিল?
1: আপোনাৰ এইটো ৰেকৰ্ডিংটো বম্বেত হৈছিলে।
0: ৰেকৰ্ডিং বম্বেত হৈছিলে। বম্বেৰ অভিজ্ঞতা নতুন আপোনাৰ কাৰণে?
1: মোৰ কাৰণে ছবি জগতত নতুন আৰু।
0: হয়, সেইখিনি কথা অকণমান ক'ব নেকি?
1: অঁ, ষ্টুডিঅ'টো আছিলে আমাৰ অসমৰে এজন যতীন শৰ্মা বুলি পেলাই, তেওঁৰ ষ্টুডিঅ'। গীত অডিঅ' নেকি নামটো মই পাহৰ যদি ভুল কৰা নাই, সেইটো ষ্টুডিঅ'ত আমি ৰেকৰ্ডিং কৰিছিলোঁ। আৰু সংগীতৰ যিটো ব্যৱস্থাপনা আছিলে আমাৰ অসমৰ ল'ৰা উৎপল শৰ্মা বুলি পেলাই, বৰ ভাল এৰেঞ্জমেণ্ট কৰে, তেওঁ কৰিছিলে ৰেগাটা গানৰ এৰেঞ্জমেণ্টটো। আৰু তেনেকৈ আমি আৰু গাইছিলে, জুবিন গাৰ্গে গাইছিলে, আৰু এটা গান গাইছিলে সোনু নিগম, আৰু ফিমেল গাইছিলে মহালক্ষ্মী, মহালক্ষ্মী আয়াৰ মুম্বাইৰে। এনেকৈ গানকেইটা
0: মহালক্ষ্মী আয়াৰে অসমীয়া চিনেমাত কেইবাখনতো গীত
1: গাইছে।
0: যিহেতু আপুনি এজন নতুন ব্যক্তি আৰু কথা পাতোঁতে বা তেওঁলোকৰ লগত গীত পৰিৱেশন কৰিবলৈ কওঁতে কোনো অসুবিধা
1: নাই? নাই, অসুবিধা হোৱা নাই, শিকাই দিছোঁ যেনেকৈ তেওঁলোকে, খালি সেই প্ৰনাউন্সিয়েশ্যনটো অকণমান চাব লাগে আৰু। তেওঁলোকে তুলি লয়, সুন্দৰকৈ তুলি লয়, সুৰ ভালটো ক'বই নালাগে, খালি মানে কথা অংশ খালি অকণমান চাব লাগে, স্বাভাৱিক তেওঁ অসমীয়া শব্দ অকণমান
0: ক'বলৈ অসুবিধা থাকিবই
1: থাকিবই, গতিকে সেইখিনি অকণমান চাব লাগে আৰু, বাকী অন্য অসুবিধা একো নাই।
0: হয়,
1: যেনেকৈ শিকাওঁ তেনেকৈ।
0: হয়, জুবিন গাৰ্গে আপোনাৰ লগত প্ৰথম গালে?
1: হয়, প্ৰথম গালে। আৰু এইখন ছবিত মই মুনলাইট মিডিয়া অৰ্ডাৰ, মই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছোঁ। আৰু মোৰ বোধেৰে প্ৰথমে হ'ব নেকি জুবিন গাৰ্গেও শ্ৰেষ্ঠ পাৰ্শ্ব গায়ক হিচাপে, বেষ্ট ছিংগাৰ হিচাপে তেওঁ মুনলাইট মিডিয়াই এৱাৰ্ড দিছে। এই দুটা পুৰস্কাৰ পাইছিলোঁ।
0: এইটো এটা আপোনাৰ কাৰণে সৌভাগ্যৰ বিষয়।
1: হয় হয়।

0: মৰম নদী গাভৰু ঘাট এইখনৰ পিছত একেখিনি সময়ত আৰু কেইখনমান ছবিৰ লগতো আপুনি জড়িত হৈছিলে নহয় জানো? আপুনি সাদৰীৰ কথা উল্লেখ কৰি
1: আমি সাদৰীৰ বোধহয় বেকগ্ৰাউণ্ড মিউজিক যেতিয়া কৰি আছিলোঁ সেই সময়ত আব্দুল মজিদ তেওঁ কলিকতাত আছিলে, এই বনহংসৰ নামৰ ছবিখনৰ গীতৰ ৰেকৰ্ডিঙৰ সংক্ৰান্তত, আৰু সেই সময়ত এটা মানে গান গাবলগীয়া হ'ল, তাত অঞ্জু দেৱী আছিলে আৰু আমি ক্লবৰ আৰু মই থকা বুলি পেলাই ভূপেন দাই গম পাই তেতিয়া আমৃতাকো মাতি আনিলে ষ্টুডিঅ'লৈ। আমি আছিলোঁ কলিকতাত, তেতিয়া অঞ্জু দেৱী ক্লবৰ আৰু মই বনহংসত এটা গীত গাইছিলোঁ
0: ভূপেন হাজৰিকাৰ পৰিচালনাত,
1: সংগীত ভূপেন হাজৰিকাৰ পৰিচালনাত।
0: সেইটো আপোনাৰ কাৰণে এটা সৌভাগ্য,
1: সেইটো দ্বিতীয় সৌভাগ্য, প্ৰথম সৌভাগ্য আমাৰ ছবিত তেওঁ গান গাইছে
0: হয়,
1: আৰু দ্বিতীয় সৌভাগ্য তেখেতৰ সংগীতৰ পৰিচালনাত আমি গান গাইছোঁ।
0: আৰু সেই ছাত্ৰ অৱস্থাতে সেই
1: কটজনৰ মৃত্যু হ'ল, ৰণক্লান্ত নহয় এই গীতকেইটা, তেওঁ কায়িকভাৱে নাছিল যদিও কিন্তু মানসিকভাৱে তেওঁ আমাৰ মাজত আছিল,
0: এটা প্ৰভাৱ পৰিছিল।
1: গানটো গোৱাৰ লগে লগে ভূপেন দালে মন
2: বনহংসৰ কথা মই ইমানতে এৰিলোঁ। দাদা, আপোনাৰ এটি গীতেৰে আজি অনুষ্ঠান সামৰিব বিচাৰিছোঁ।

0: অসমৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ তৃতীয় খণ্ডটি শুনিলে। অতিথি আছিল অতুল মেধি, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ।
1: ক'ত আছা? মাজুলীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC-ত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC-ৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI-এ কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
1: ইমান ৰাতি SMS? KYC আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBI-এ কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প, তেতেলী তলত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি কাম কাজৰ বুজ ল'ব। তেওঁ লগতে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাত কুঁৱৰীতল ধান ক্ৰয় কেন্দ্ৰ, ভূপেন হাজৰিকা কলাতীৰ্থ আৰু আমোলাপট্টিৰ পানী যোগান প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্পৰ পৰ্যালোচনা কৰিব। শ্ৰীৰায়ে কালি লখিমপুৰ জিলাত বিভাগীয় পৰ্যালোচনামূলক বৈঠকত অংশ লৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ চুটিয়াকাৰীৰ অমৃত আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা জল যোগান প্ৰকল্প পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক শীঘ্ৰেই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম সাহিত্য সভাৰ ডিফু শাখাৰ উদ্যোগত আৰু কবি সন্মিলন উপসমিতিৰ সহযোগত ডিফুৰ ৰাংচিনা ভৱনত কালি বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। ডিফু শাখা সাহিত্য সভাৰ সভাপতি দেবেন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত এই সন্মিলনত কাৰ্বি, অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত কবিতা আবৃত্তি কৰা হয়। গীতা বৰাই সঞ্চালনা কৰা কবি সন্মিলনখনত বিশিষ্ট কবি ভাৰত প্ৰসাদ দেউৰী, সাহিত্যিক তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক গীতা হানচেপি আৰু দীপালী আম্ফিয়ে সমালোচক হিচাপে অংশগ্ৰহণ কৰে। ডিফু শাখা সাহিত্য সভাই পৰৱৰ্তী সময়ত সন্মিলনত পাঠ কৰা কবিতাসমূহ গ্ৰন্থ আকাৰত প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হ'ব। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহৰ যথাৰিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হ'ব।

0: কালি নবৰাত্ৰিৰ প্ৰথম দিনটো দেৱী শৈলপত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱী চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী আদি ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতেই সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰাৰ পাছত দশমীক দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে আজিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজা অনুষ্ঠিত হৈছে। শক্তিপীঠ কামাখ্যা ধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত ধৰ্মীয় ৰীতি নীতিৰে পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলখৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কালিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালত পৰম্পৰাগতভাৱে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ পাণ্ডু, বিষ্ণুপুৰ, বেলতলা, লতাশিল, গণেশগুৰি আৰু কালি বাৰীকে ধৰি বিভিন্ন স্থানত আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ সজাই থকা হৈছে। শুকুৰবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠাৰ লগে লগে শাৰদীয় দুৰ্গোৎসৱৰ উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিব। সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অংগন মিলন সেৱা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে। যোৰহাটত তিয়ক সমজিলাৰ প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা সেতু অভিযানৰ এটা শিবিৰ কালি সফলতাৰে অনুষ্ঠিত হয়। অসম কলেজ শিক্ষক সন্থাই চেট GPTৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা 3 মাহৰ ভিতৰত এই কাম কৰা হ'ব বুলি কলেজ শিক্ষক সন্থাই কালি এখন সংবাদমেল যোগে প্ৰকাশ কৰিছে। এই পদক্ষেপে ভাষাটো উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সন্থাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰে।
1: AI গুৰুত্ব দিনে দিনে বাঢ়ি আহিছে, কিন্তু চেট GPTত অসমীয়া ভাষাৰ সমৃদ্ধিশালী ৰূপত, শুদ্ধ ৰূপত শব্দ বিচাৰি পাবলৈ এতিয়াও কঠিন হৈ আছে। গতিকে আমি অসম কলেজ শিক্ষক সংস্থাই এটা টীম ইতিমধ্যে আমি তৈয়াৰ কৰিছোঁ, যিটো টীমত আমাৰ বিভিন্ন কলেজৰ কেইবাজনো উদ্যোগী আৰু উদীয়মান কলেজ শিক্ষক আছে। তেওঁলোকৰ নেতৃত্বত, তেওঁলোকৰ ইনিচিয়েটিভত ইতিমধ্যে চেট GPTত অসমীয়া ভাষাৰ সমৃদ্ধিশালী আৰু শুদ্ধ ৰূপত এক শব্দকোষ প্ৰস্তুত হ'বলৈ গৈ আছে।
0: আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই ফৰহত নাজ। प्रधानमंत्री नरेंद्र मोदी ने कहा, भारत के युवा अपनी प्राचीन सांस्कृतिक जड़ों से जुड़े रहते हुए वैश्विक चुनौतियों का समाधान करने में सक्षम। दिल्ली सरकार दुर्गा योजना के अंतर्गत महिलाओं और ट्रांसजेंडर समुदाय को 1300 ई ऑटो वितरित करेगी। सऊदी अरब के रियाद हवाई अड्डे पर 2 दिन में दूसरे हुती हमले में एक व्यक्ति की मौत और 11 लोग घायल। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने कहा, रूस और यूक्रेन तत्काल प्रभाव से ऊर्जा प्रतिष्ठानों पर हमले रोकने को सहमत। जिबूती तट के पास एक नाव पलटने से 147 लोगों की मौत और भारत ने तीसरे T20 अंतर्राष्ट्रीय क्रिकेट मैच में वेस्टइंडीज को 14 रनों से हराकर 5 मैचों की श्रृंखला में 2-1 की बढ़त बनाई। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत के युवाओं में दुनिया की उभरती चुनौतियों का नए और बेहतर समाधान देने की क्षमता है। चेन्नई में जयगोपाल गरोड़िया हिंदू विद्यालय के स्वर्ण जयंती समारोह को संबोधित करते हुए प्रधानमंत्री ने कहा कि दुनिया आज नई चुनौतियों के समाधान खोज रही है और उन्हें पूरा विश्वास है कि भारत के युवा इसमें अहम भूमिका निभा सकते हैं।
3: विकसित भारत के लिए जो नए आइडियाज चाहिए, जो नए सॉल्यूशंस चाहिए, उनसे भारत ही नहीं विश्व का भविष्य भी तय होगा। टुडे द वर्ल्ड इज लुकिंग फॉर सॉल्यूशंस एंड यू हैव द पोटेंशियल टू प्रोवाइड दिस दोज सॉल्यूशंस।
2: प्रधानमंत्री ने युवाओं से अपनी क्षमताओं का उपयोग करने और राष्ट्र के विकास में योगदान देने की अपील की। श्री मोदी,
3: आज भारत में जो इनफाइनाइट अपॉर्चुनिटी है, मैं चाहता हूं कि हर युवा अपने भविष्य को उसी बड़े कैनवास पर देखें, बिकॉज दिस इज

খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক লোপামুদ্ৰা নেওগৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ধ্ৰুৱ কুমাৰ তালুকদাৰৰ, প্ৰযোজনা উৎপল মিশ্ৰৰ।

শ্রোতাসকলে গীতিমালিকা শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে আৰিফুল হকৰ কণ্ঠৰীতি গীত, গীতিকাৰ মুনেশ্বৰ বৰ্মন, প্ৰযোজনা বিপুল বৰুৱাৰ।

আরিফুল হকৰ কণ্ঠৰ গীতি শুনিলে। গীতিকাৰ আছিল মুনেশ্বৰ বৰ্মন, প্ৰযোজনা বিপুল বৰুৱাৰ। এতিয়া শুনক মৈত্ৰী দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গীতাহাতী কাকতিৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

মৈত্ৰী দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল গীতাহাতী কাকতিৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ। গীতিমালিকা অনুষ্ঠানটিৰ শেষত শুনক দিলীপ দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহ ৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2030 চনলৈ অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা আজি দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা অৰ্চনা। চেট জিপিটিৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী কৌশিক ৰায়ৰ আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ। আৰু T20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৱেষ্ট ইণ্ডিজক ভাৰতৰ 14 ৰাণত পৰাস্ত। ৰাজ্যৰ চৰকাৰী প্ৰশাসন ব্যৱস্থাত সম্প্ৰতি 40% যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে আৰু 2030 চনলৈ অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত প্ৰশাসন ব্যৱস্থাত যুৱ প্ৰজন্মক 90% অন্তৰ্ভুক্ত কৰোৱাৰ বাবে পদক্ষেপ লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কালি চৰকাৰৰ বিভিন্ন বিভাগত 439 প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কয়। তেওঁ কয় যে সম্পূৰ্ণ স্বচ্ছ আৰু মেধাভিত্তিক বাছনি প্ৰক্ৰিয়াৰে প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হৈছে। সম্প্ৰতি ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত উদ্যমী কৰ্মবাহিনীৰ সৃষ্টি হৈছে বুলিও তেওঁ মন্তব্য কৰে।
1: মেক্সিমাম যুৱক যুৱতী ফ্ৰেছ কলেজৰ পৰা ওলাই অহা কেণ্ডিডেট, সেইকাৰণে এভাৰেজ এজ অফ এমপ্লয়িজ আমাৰ 30ৰ তললৈকেও যাবলৈ আৰম্ভ কৰিছে। অহা কাৰ্যকালত আমি যদি আৰু 180,000, 2,00,000, 2,00,000, 10,000 আমি চাকৰি দিব পাৰোঁ, তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰীৰ অলমষ্ট 90% চৰকাৰী কৰ্মচাৰী 40 বছৰৰ আশে পাশে থাকিব। আমি চৰকাৰী কাৰ্যালয়সমূহত এটা ইয়ং আৰু খুব এনাৰ্জেটিক এটা আমি ৱৰ্ক ফৰ্চ আমি দেখা পাম।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নিজৰ ভাষণত ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ নিযুক্তিপ্ৰাপ্তসকলক সময়ৰ সৈতে খাপ খোৱাকৈ নিজৰ জ্ঞান আৰু দক্ষতাক প্ৰাসংগিক কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে 2001 চনৰ পূৰ্বে ৰাজ্যত অভিযান্ত্ৰিক আৰু অন্যান্য বৃত্তিমুখী তথা কাৰিকৰী পদসমূহত নিযুক্তি স্থবিৰ হৈ পৰিছিল। সম্প্ৰতি অভিযান্ত্ৰিক আৰু পলিটেকনিক মহাবিদ্যালয়সমূহত ভালেসংখ্যক অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ লগতে অন্যান্য বিভাগতো নিযুক্তি দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বিগত 5 বছৰত চৰকাৰী বিভাগসমূহত 1,65,000 নিযুক্তি দিয়া হৈছে। চৰকাৰে 2,00,000 নিযুক্তি অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হ'ব। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হ'ব। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গা পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে কালিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজাৰ ধৰ্মীয় পৰম্পৰাসমূহ পালন কৰা হৈছে। শক্তিপীঠ কামাখ্যা ধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত কালিৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলসৰত স্থাপিত ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কালিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আধ্যামিক, সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক কাৰ্যসূচীৰ মাজেৰে ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এই দেৱালয়ত নৱৰাত্ৰি পূজা অনুষ্ঠিত হৈ আহিছে। শুকুৰবাৰে বেলবৰণৰ পাছত ইতিহাস বিজড়িত দেৱালয়খনত জাক জমকতা অবিহনে ধৰ্মীয় ৰীতি নীতি পালন কৰি শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালতো পৰম্পৰাগতভাৱে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ পাণ্ডু, বিষ্ণুপুৰ, বেলতলা, লতাশিল, গণেশগুৰি, কালিবাৰীকে ধৰি বিভিন্ন স্থানত আটক ধুনীয়াকৈ পূজা মণ্ডপসমূহ সজাই থকা হৈছে। শাৰদীয় দুৰ্গা পূজাৰ সময়ত শান্তি শৃংখলা সতর্কতা রক্ষার প্রতিখন জেলাতে আরক্ষী প্রশাসনে বিশেষ ব্যবস্থা গ্রহণ করেছে। যান বাহন আরক্ষীয়েও পূজার সময়ত কেতবর পথত যান বাহন চলাচলের ক্ষেত্রে নীতি নির্দেশনা জারি করেছে। যোরহাট যান বাহন আরক্ষী নগরখনের বিভিন্ন অঞ্চল পূজার সময় শৃঙ্খলা বর্তায় রক্ষার যান বাহন চলাচলের ক্ষেত্রে কেতবর নীতি নিয়ম পালন করবলে জনসাধারণক আহ্বান জানাইছে। এই সন্দর্ভত যান বাহন আরক্ষীর এগারী বিষয়ায় এদরে কয়।
2: খুব মানে যুবচামর মাজত একটা প্রবণতা বৃদ্ধি পাইছে, তিনটা চারিটাকে উঠা কলেজ স্টুডেন্ট হোক, খুব রেস এন্ড নেগলিজেন্ট ড্রাইভিং করা, সেইটো কারণে ভবিষ্যতের কথা চিন্তা করে আমি যাতে হেলমেট পিঁধে ড্রাইভিং লাইসেন্স যিখিনি এজন ড্রাইভারে এখন গাড়ি চলাওতে যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি যাতে মানি চলে, তিনটা চারিটা যাতে নুঠে, রেকলেসলি যাতে নচলায়। আর সেইটো কারণে কি হয়, যিখিনি বাকি পেডেস্ট্রিয়ান আছে, বয়োজ্যেষ্ঠ মানুষ, সর সর লড়া ছলী আছে, রাস্তা পার হওয়াত বা রাস্তায় সুকলমে গই থাকাত মানে অসুবিধার সৃষ্টি হয়, সেইলক নাকি লগাবর কারণে আমি তো কঠোর হবই লাগিব। তো সেইটো কারণে বিভিন্ন সময় আমি হয়ে আইসো, উৎসবের বতরত তো আমি আরো অধিক কঠোর হম, আমি বারম্বার অনুরোধ জানাইছো। তারপিছতো যিসকলে নামানে, যিসকলে বাধ্য নহয়, তো সেইখিনিকো আমি আইনমতে যিখিনি প্রবধান আছে সেইখিনিতো আমি করবই লাগিব, এইটো চলি আছে আর কন্টিনিউ চলি থাকিব।
0: অসম কলেজ শিক্ষক সন্থায় চেট জিপিটির জড়িয়ে অসমীয়া ভাষা শুদ্ধকৈ প্রয়োগ করার গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ করেছে। অহা দুই তিনি মাহর ভিতর এই কাম করা হব বলে কলেজ শিক্ষক সন্থায় কালি এখন সংবাদমেল যোগে প্রকাশ করে। এই পদক্ষেপে ভাষাটির উত্তরণের ক্ষেত্রে বিশেষ ভূমিকা গ্রহণ করব বলেও সন্থাটির বিষয়ববীয়ায় আশা প্রকাশ করে।
3: চেট জিপিটি এআই গুরুত্ব দিনে দিনে বাড়ি আছে, কিন্তু চেট জিপিটিত অসমীয়া ভাষার সমৃদ্ধিশালী রূপত শুদ্ধ রূপত শব্দ বিচারি পাবলৈ এতিয়াও কঠিন হয়ে আছে। গতি আমি অসম কলেজ শিক্ষক সংস্থায় একটা টিম ইতিমধ্যে আমি তৈয়ার করেছো, যেটো টিমত আমার বিভিন্ন কলেজের কেবাজনো উদ্যোগী আর উদীয়মান কলেজ শিক্ষক আছে, নেতৃত্বত ইনিশিয়েটিভত ইতিমধ্যে চেট জিপিটিত অসমীয়া ভাষার সমৃদ্ধিশালী আর শুদ্ধ রূপত এক শব্দকোষ প্রস্তুত হবলৈ গৈ আছে। আর আমি আশা করছো যে দুই তিন মাসের ভিতরতে আমি চেট জিপিটিত অসমীয়া ভাষার শুদ্ধ রূপত এক সমৃদ্ধিশালী শব্দকোষ অসমবাসীর উপলব্ধ হওয়াকে আমি দিব পাৰিম।
0: খাদ্য রাজহুয়া বিতরণ আর গ্রাহক পরিক্রমা বিভাগের মন্ত্রী কৌশিক রায়ে আজি গোলাঘাট আর নগাঁও জেলার কেবাটাও বিভাগীয় কার্যসূচীত অংশগ্রহণ করব। মন্ত্রীগুলো গোলাঘাট জেলার বরষুণের পানি সংরক্ষণ প্রকল্প, তেতেলি তলত থাকা ধান ক্রয় কেন্দ্র

0: দৰ্শন কৰি কাম কাজৰ বুজ ল'ব। তেওঁ লগতে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ কুৰিটোল ধান ক্ৰয় কেন্দ্ৰ, ভূপেন হাজৰিকা কলাতীৰ্থ আৰু আমোলাপট্টিৰ পানী যোগান প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প পৰ্যালোচনা কৰিব। শ্ৰীৰায়ে কালি লখিমপুৰ জিলাত বিভাগীয় পৰ্যালোচনামূলক বৈঠকত অংশ লৈ জিলাখনত ৰূপায়িত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ চুতীয়াকাৰীৰ অমৃত আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা জলযোগান প্ৰকল্প পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক শীঘ্ৰে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজি আমাৰ এই শৃংখলাত ভাৰতীয় মহাকাশ খণ্ডৰ সংস্কাৰ 2020 সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: কেন্দ্ৰীয় মন্ত্ৰীসভাই 2020 চনত অনুমোদন জনোৱা ভাৰতৰ মহাকাশ খণ্ডৰ সংস্কাৰে এই খণ্ডটোৰ কাৰ্যসূচীসমূহ ৰাজ্যিক নেতৃত্বাধীন একচেটীয়া আধিপত্যৰ পৰা মুক্ত উদ্ভাৱনচালিত পৰিৱেশতন্ত্ৰলৈ পৰিৱৰ্তন সাধন কৰিছে। এই সংস্কাৰে ব্যক্তিগত উদ্যোগ, ষ্টাৰ্টআপ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি এনে পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। ইয়াৰ অংশ হিচাপে মহাকাশ বিভাগৰ অধীনত ইনস্পেচ অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ লগতে উন্নত গৱেষণা আৰু বিকাশ, মহাকাশৰ গভীৰ অনুসন্ধান, কৌশলগত সামৰ্থ আৰু মানৱ মহাকাশ যাত্ৰা আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই প্ৰাথমিক গুৰুত্ব বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে ৰকেট নিৰ্মাণ আৰু উৎক্ষেপণ, উপগ্ৰহ নিৰ্মাণ আৰু মহাকাশভিত্তিক এপ আদি বিকশাই তোলাৰ বাবে ব্যক্তিগত কোম্পানীসমূহক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হৈছে। এই সকলোবোৰৰ জৰিয়তে দেশৰ মহাকাশ খণ্ডত আমূল পৰিৱৰ্তন পৰিলক্ষিত হৈছে।
0: ৰাজ্যত খেল মহাৰণৰ তৃতীয়টো সংস্কৰণ অহা 7 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে ক্ৰীড়াৰ প্ৰতি নৱপ্ৰজন্মৰ উৎসাহ, প্ৰতিভা আৰু উদ্যমক নতুন মঞ্চ প্ৰদানৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। গাঁৱৰ খেলপথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্ৰতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে 1 নৱেম্বৰত খেল মহাৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এইবাৰৰ তৃতীয় সংস্কৰণত 8 বিধ ক্ৰীড়া প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। এথলেটিক্স, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এইকেইটা শিতানত খেল অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ক্ৰীড়া সংস্কৃতি উন্নত কৰাৰ বাবে খেলৰ আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ৰাজ্যজুৰি 3000 খেলপথাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে বুলি তেওঁ কয়। তদুপৰি 29,000 দবা বোৰ্ড বিতৰণ কৰাৰ লগতে ভৱিষ্যতৰ ক্ৰীড়াবিদসকলৰ বাবে 1,40,000 সম্ভাৱনাময় খেলুৱৈৰ এটা বৃহৎ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ কয়। টি20 ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যোৱা নিশা ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক 14 ৰাণত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে 224 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 209 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ চিমৰন হেটমেৰে সৰ্বাধিক 43 আৰু কামিল পুৰাণে 42 ৰাণ কৰে। ভাৰতৰ অৰ্জদীপ সিঙে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 223 ৰাণ কৰে। অভিষেক শৰ্মাই 30টা বলত 69 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰুষ্টন চেজ, সমৰ জোছেফ আৰু সমৰ স্প্ৰিঞ্জাৰে 2টাকৈ উইকেট লাভ কৰে। অৰ্জদীপ সিঙক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। 5খনীয়া শৃংখলাটোত ভাৰত সম্প্ৰতি 2-1 ব্যৱধানত আগবাঢ়ি আছে। প্ৰতিযোগিতাৰ চতুৰ্থখন খেল পৰহিলৈ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওক।
1: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী, মণিপুৰত পুনৰ ভাতৃঘাটী সংঘৰ্ষ, NACNৰ শিবিৰত বৃহৎ ড্ৰোন আক্ৰমণ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত নতুন দিল্লীৰ লগতে বিভিন্ন স্থানত ছাত্ৰ সংগঠন, ৰাজনৈতিক দলসমূহে চলাই থকাৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, দ্য চেণ্টিনেল আদিৰ লগতে প্ৰায় আটাইকেইখন কাকতৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ পাইছে। মণিপুৰত কুকি আৰু নাগা জনগোষ্ঠীৰ মাজত নতুনকৈ আৰম্ভ হোৱা হিংসাত্মক সংঘৰ্ষত 9 লোকৰ মৃত্যু হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে মণিপুৰ ষ্টীল টেন্স ডেথ টোল ৰাইজেছ টু নাইন শিরোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতখনেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপৰ ম্যানমাৰৰ সীমান্তৰ

0: ভিতৰত কালি পুৱতি নিশা এন এছ চি এন আই এমৰ শিবিৰত বৃহৎ পৰিমাণৰ ড্ৰোনৰে আক্ৰমণ চলোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। হিমাশ্ৰী বড়োৰ ন্যায় প্ৰদান আৰু নাৰী সুৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি মমবাতিলৈ সমদল কৰাৰ বাতৰিক অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ভাৰতৰ অনমোল খাৰ্বে তুৰ্কীয়ে আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ জয় কৰিছে। খেলুৱৈগৰাকীয়ে ফাইনেলত আকৰ্ষী কাশ্যপক 21-11, 21-14 পোনপটীয়া গেমত পৰাস্ত কৰে। এয়া হৈছে অনমোলৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰৰ খিতাপ দখল। ইপিনে পুৰুষৰ ডাবল শিতানত ভাৰতৰ সুৰজ গোৱালা আৰু নিকোলাছ ৰাজে ৰাণাৰ চাপত সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতীয় যুটীটো ডেনমাৰ্কৰ উইলিয়াম ক্ৰাইগাৰ বো আৰু ৰাছমুছ এছপাৰ্চেনৰ হাতত ফাইনেলত 14-21, 19-21 গেমত পৰাস্ত হয়। সদৌ অসম মতক যুৱ ছাত্ৰ সন্মিলনৰ চিৰিংহোলা আঞ্চলিক সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজিত আমন্ত্ৰণমূলক দিবানৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা সামৰণি পৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলত তিমনা ফুটবল ক্লাবে ডিব্ৰুগড় ৰেলৱে একাদশক 3-0 গলত পৰাজিত কৰে। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2030 চনৰে অসমৰ চৰকাৰী প্ৰশাসনিক ব্যৱস্থা যুৱ প্ৰজন্মই পৰিচালনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা আজি দেৱী দুৰ্গাক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা অৰ্চনা। চেট জি পি টিৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মন্ত্ৰী কৌশিক ৰায়ৰ আজি গোলাঘাট আৰু নগাঁও জিলাত কেইবাটাও বিভাগীয় কাৰ্যসূচীত অংশগ্ৰহণ। আৰু T20 ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৱেষ্ট ইণ্ডিজক ভাৰতৰ 14 ৰাণত পৰাস্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক নলবাৰী জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নলবাৰীৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত নলবাৰী জিলাৰ বিভিন্ন মন্দিৰ দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। এই বিষয়ে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাৰ এক প্ৰতিবেদন।
2: মহালয়াৰ দিনা দেৱী ধৰালৈ আগমনৰ পাছতে জিলাখনত এক প্ৰকাৰ দুৰ্গা পূজাৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন স্থানত প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰি দুৰ্গা পূজা। নলবাৰী জিলাৰ আদত্তাৰীৰ বৰক্ষেত্ৰী দুৰ্গা মন্দিৰৰ দুৰ্গা পূজাত জীৱন্ত ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়। এক সুকীয়া ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে আৰম্ভ হোৱা এইখন পূজাস্থলীত প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয় নৱৰাত্ৰি দুৰ্গা পূজা। ন দিন ধৰি চলে দেৱী নটা অকুমাৰী ৰূপৰ পূজা অৰ্চনা। নলবাৰী জিলাৰ অন্যতম শৈৱপীঠ বেলসৰৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত প্ৰতিপদ তিথিৰ পৰা যথাবিহিত ৰীতি নীতিৰে শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ভাৰতবৰ্ষৰ পৌৰাণিক মঠ মন্দিৰ দেৱালয়সমূহৰ ভিতৰত অন্যতম এই পবিত্ৰ পীঠস্থানখনত তাহানিৰ পৰাই প্ৰতিপদৰ পৰা নৱমীলৈকে দেৱী নটা ৰূপত পূজা অৰ্চনা কৰা হয়। ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত মহ বলিৰ লগতে ভালেমান ব্যতিক্ৰমী পৰম্পৰা প্ৰচলিত হৈ আহিছে। সেই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিয়েই প্ৰতিপদ তিথিত দেৱীৰ প্ৰথমটো ৰূপ শৈলপুত্ৰীৰ পূজা আৰাধনাৰে দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰা হয়। ৰজা নাগশংকৰৰ দিনতে স্থাপিত ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত 10 দিনীয়াকৈ শাৰদীয় দুৰ্গা পূজা উদযাপিত হয়। অৱশ্যে ইয়াত কোনো মৃন্ময় মূৰ্তি নাথাকে। ষষ্ঠীৰ সন্ধিয়াত দেৱালয়ৰ স্থায়ী বেলবৰণ গৃহত দেৱীৰ আমন্ত্ৰণ অধিবাসেৰে বহু আকাংক্ষিত বিল্ব বোধন কৰি পিছত স্থায়ী দুৰ্গা মন্দিৰত ৰামকল গছ এজোপাত দেৱী দুৰ্গাৰ ৰূপত স্থাপন কৰা হয়। আনহাতে জিলাখনৰ আহোম ৰাজত্ব স্মৃতি বিজড়িত নলবাৰী জিলাৰ বৰ্ণদ্দীৰ পূজাশলাৰ চুবুৰীৰ দুৰ্গা পূজাই এক অনন্য পৰম্পৰা ৰক্ষা কৰি আহিছে। এইখন ব্যতিক্ৰমী দুৰ্গা পূজাই ইতিমধ্যে 526 বছৰ অতিক্ৰম কৰিছে। ৰাজকীয় পৰম্পৰাৰে চলি অহা বৰ্ণদ্দীৰ দুৰ্গা পূজাই বিভিন্ন দিশত এক ব্যতিক্ৰমী পূজা হিচাপে খ্যাতি লাভ কৰি আহিছে। বৰ্ণদ্দীৰ দুৰ্গা পূজাৰ আন এক বিশেষত্ব হল ইয়াত কোনো মৃন্ময় মূৰ্তিৰ ব্যৱস্থা নাথাকে। মৃন্ময় মূৰ্তিৰ বিপৰীতে ৰামকল গছ সৈতে 9বিধ উদ্ভিদেৰে নৱপত্ৰিকা দেৱীৰ মূৰ্তি সজাই পূজা

0: কৰা হয়।
1: বলি বিধানক লৈ বিতৰ্কৰ সৃষ্টি হৈ থকা সময়তেই নলবাৰী জিলাৰ এখন আহোম ৰজাদিনীয়া ধৰ্মীয় অনুষ্ঠানত বলি বিধান প্ৰথা বন্ধ কৰি আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। এই বিষয়ে অধিক শুনক আমাৰ নলবাৰীৰ সংবাদদাতাৰ পৰা।
0: নলবাৰী জিলাৰ খগ্ৰাপাৰৰ ওচৰৰ আহোম ৰজাদিনীয়া নিমুৱা বুঢ়াগোঁসাই থানখন প্ৰবাদ মতে আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰাই চলি আহিছে। এইখন মহাদেৱ শিৱৰ থান। পূৰ্বতে এই থানখনত বলি বিধান প্ৰথা চলি আহিছিল যদিও বৰ্তমান এই প্ৰথা বন্ধ কৰা হৈছে। ইয়াৰ বিপৰীতে ইয়াত বলিৰ বাবে অনা হাঁহ পাৰ ছাগলীসমূহ উচৰ্গা কৰি এৰি দিয়া হয়। যি সময়ত থানখনৰ বলি বিধান প্ৰথা বন্ধ কৰা হৈছিল সেই সময়ত তাত প্ৰতি শনি আৰু মঙলবাৰে বলি বিধান চলি আছিল। মন্দিৰৰ যিগৰাকী দেউৰী থাকে তেওঁ নিজেই এই বলি বিধান কাৰ্য সমাপন কৰিব লগা হৈছিল। যোৱা কিছু বছৰ ধৰি থানখনত কোনো ধৰণৰ বলি বিধান সম্পন্ন হোৱা নাই। গছ গছনিৰে আবৃত সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত এই পুৰণি থানখনত মহাদেৱ শিৱৰ মন্দিৰৰ লগতে শ্ৰী শ্ৰী গণেশ, ৰাধা কৃষ্ণ আৰু এটি হনুমানৰ মন্দিৰ আছে। এই মন্দিৰসমূহ পৰৱৰ্তী সময়ত স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত পাঁচদিনীয়া কাৰ্যসূচীৰে বৰ ডাঙৰকৈ জগদ্ধাত্ৰী পূজা অনুষ্ঠিত কৰা হয়। থান পৰিচালনা সমিতিৰ সভাপতি হৰিনাথ লহকৰে জানিবলৈ দিয়া মতে বহু বছৰ পূৰ্বে থান চৌহদত পুখুৰী খান্দোতে এটি শিৱ পাৰ্বতীৰ যুগল মূৰ্তি উদ্ধাৰ কৰা হৈছিল। এই যুগল মূৰ্তিটো বৰ্তমানে এই থানখনত সংৰক্ষণ কৰি ৰখা হৈছে।
1: কিশোৰীসকলক জৰায়ুৰ কেঞ্চাৰৰ পৰা সুৰক্ষিত কৰিবলৈ আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী কন্যা সন্তানৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। নলবাৰী জিলা স্বাস্থ্য বিভাগে জিলাখনত বিনামূলীয়া HPV প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিছে। অন্ধবিশ্বাসৰ পৰিৱৰ্তে বৈজ্ঞানিকভাৱে প্ৰমাণিত সত্যৰ ওপৰত প্ৰতিষ্ঠিত চিকিৎসা পদ্ধতিৰ জৰিয়তেহে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ। নলবাৰী জিলাই নিৰ্ধাৰণ কৰা তথ্য অনুসৰি 7,716 গৰাকী কিশোৰীক HPV প্ৰতিষেধক প্ৰদানৰ জৰিয়তে 100% সফলতা লাভ কৰিছে। জিলাখনৰ 14ৰ পৰা 15 বছৰ বয়সৰ কিশোৰীসকলক বিনামূলীয়াকৈ HPV প্ৰতিষেধক প্ৰদান কৰা হয়। অনাগত দিনতো জিলাখনত এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুনৰ লৈ আহিম অইন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক সুমন কল্যাণপুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰদীপ শৰ্মাৰ, সংগীত কুমাৰ ৰঞ্জনৰ, ছবি অপৰূপা, ক্ষমা কৰিব ছবি পুনাকণ।

চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক উষা মংগেশকৰৰ কণ্ঠৰীতি গীত অপৰূপা ছবিৰ পৰা। গীতৰ কথা আৰু সংগীত ভূপেন হাজৰিকাৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক আনাৰী ছবিৰ এটি গীত অলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠত। গীতৰ কথা সমীৰৰ, সংগীত পৰিচালনা আনন্দ মিলিনৰ।

এইবাৰ শুনক মিষ্টাৰ আশিক ছবিৰ এটি গীত কুমাৰ চানুৰ কণ্ঠত, গীতৰ কথা ইন্দিবৰৰ, সংগীত যতীন ললিতৰ।

0: SEBI দ্বারা ইনভেস্টর সজাগতা পদক্ষেপ অধিক জানিবর বাবে SEBI ইনভেস্টর ওয়েবসাইট ভিজিট করক বা SEBI সার্চ অ্যাপ ডাউনলোড করক।
1: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক অংগৰাক্ষক ছবিৰ এটি গীত কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠত, গীতৰ কথা সমীৰৰ, সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক সন্তান ছবিৰ এটি গীত ঋদীপ দত্ত আৰু ইন্দ্ৰাণী গাংগুলীৰ কণ্ঠত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীত প্ৰভাত শৰ্মাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে। সোণতৰা ছবিৰ এটি গীত নীলিমা খাতুনৰ কণ্ঠত, গীতিকাৰ কেশৱ মহন্ত, সংগীত পৰিচালনা ৰমেন বৰুৱাৰ।

নীলিমা খাতুনৰ কণ্ঠৰ গীতটি শুনিলে। ছবিখন আছিল সুন্দৰা। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক মুকুতা ছবিৰ এটি গীত, দীপেন বৰুৱা, অনিমা চৌধুৰী আৰু সংগীসকলৰ কণ্ঠত। গীতিকাৰ নৱকান্ত বৰুৱা, সংগীত পৰিচালনা ৰমেন বৰুৱাৰ।

চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনক দেৱী ছবিৰ এটি গীত সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত। গীতৰ কথা আমিনুল হকৰ, সংগীত পৰিচালনা ভূপেন উজিৰৰ।

0: মালবিকা বৰা আৰু সমৰ হাজৰিকাৰ কণ্ঠৰ গীতি শুনিলে চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব। আপোনাৰ নাম?
3: মোৰ নাম আমজাদ আলী।
2: হয়, আপুনি ক'ত থাকে?
3: উলুবাৰী।
2: উলুবাৰী।
1: আপুনি এনে এখন দোকান দি নিজৰ জীৱিকা অৰ্জন কৰি আছে, যিখন দোকানৰ সৈতে আমাৰ প্ৰত্যেকৰে এটা সুমধুৰ স্মৃতি জড়িত হৈ আছে। যেতিয়া স্কুলত আছিলোঁ, স্কুলৰ বিৰতিৰ সময়ত বা স্কুল ছুটি হোৱাৰ পিছত গেটখন খোলাৰ লগে লগে আমি সকলোৱে গেটৰ কাষতে ৰৈ থকা ঠেলা এখনলৈ বৰ মনোযোগ দিছিলোঁ বা ঠেলাখনলৈ দৌৰি গৈছিলোঁ, কাৰণ তাত আমাৰ প্ৰিয় খাদ্যসমূহ আছিলে, যেনেধৰণৰ এতিয়া আপোনাৰ দোকানত দেখিবলৈ পাইছোঁ, জলফাই, বগৰী, পপকৰ্ন, তেতেলি, এই সকলোবোৰ বস্তুৰে আপুনি এখন দোকান দি আছে এতিয়া। গতিকে আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। আপোনাৰ দোকানলৈ কেনেধৰণৰ গ্ৰাহক এতিয়া আহে?
3: সৰু ছোৱালীগিলা।
2: এনে ব্যৱসায়টো কেনেধৰণৰ, কি চলে?
3: এই বেবাৰ আছিলে যেতিয়া, বৰ্তমান মানুহ নাই, চেল নাই, মানুহ পইচা টকা নাই, সেইকাৰণে
2: এতিয়াতো পূজা আহি আছে, গতিকে আপুনি ক'লৈ যাব?
3: আপোনাৰ
2: সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব? আপোনাৰ প্ৰিয় গান কি?
3: মোৰ গান আপোনাৰ জুবিন গাৰ্গৰ গান ভাল।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়, আপোনাৰ নামটো কওক।
1: ৰূপবাণ।
0: আপুনি ক'ত থাকে?
1: নাচিন নগৰ।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: পাণ দোকান।
0: পাণ দোকান। আপুনি ৰুদ্ৰাক্স মলৰ একেবাৰে ফুটপাথতে আপুনি দোকান দি আছে, কেতিয়াৰ পৰা ইয়াত দোকান দি আছে?
1: 15 বছৰ।
0: 15 বছৰ পুথৰি ইয়াত এইখিনি জেগাতে আছে?
1: অঁ।
0: ব্যৱসায় কৰি কেনেকুৱা লাগিল, অভিজ্ঞতাৰ বিষয়ে যদি সুধোঁ?
1: ভালে লাগছে।
0: আপুনি ৰাতিপুৱা কেতিয়া আহে?
1: 9টা বজাত।
0: ৰাতি কেতিয়া যায়?
1: 9টা বজাতে যাওঁ।
0: ৰাতিপুৱা 9টাৰ পৰা গধূলি 9টা লাগে। আপোনাৰ ব্যৱসায়ৰ বিষয়ে যদি সুধোঁ, কেনেধৰণৰ আপোনাৰ বেপাৰ?
1: ভাল।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: ল'ৰা ছোৱালী আছে।
0: কেইটা?
1: 3টা।
0: পঢ়েনে নে কাম কৰে?
1: কাম কৰে।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: যিকোনো গান এটা শুনালে হ'ল।
0: ঠিক আছে, নিশ্চয়। ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেগ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাবচোন।
1: আপোনাৰ নাম?
2: মোৰ নাম মীনা।
0: আপুনি ক'ত থাকে?
2: মই থাকোঁ ভাঙাঘৰত।
0: আপুনি ইয়াতে সৰুকৈ দোকান এখন দি আছে, গতিকে ব্যৱসায়ৰ বিষয়ে প্ৰথমে জানিব বিচাৰিছোঁ, কেনে চলি আছে?
2: ব্যৱসায় ভাল নহয়।
0: কিয়?
2: বিক্ৰী বাৰ্তা নাই, মানুহ নাই, এনে কোনো ৰকম কিবা কৰি চলি আছোঁ আৰু।
0: আপোনাৰ ঘৰত কোন কোন আছে?
2: মোৰ ঘৰত ল'ৰা আছে, বোৱাৰী আছে।
0: তেওঁলোকে কি কৰে?
2: এনে হেৰি কৰে আৰু, প্ৰাইভেট গাড়ী চলায়।
0: আপোনাক চাইনে?
2: চাই।
0: ল'ৰা বোৱাৰী থকাৰ পিছতো যে আপুনি এনেদৰে ৰাজপথত ওলাই আহিছে, কিয়?
2: মই ইয়াতে বহুত বছৰৰপৰা আছোঁ, এতিয়াই মোৰ জিন্দগীটো গ'ল। ল'ৰাৰ দেউতাক ঢুকাবৰ পৰা দুটা ল'ৰা ছোৱালী মই এই দুখন হাতে দিয়ে ডাঙৰ কৰিছোঁ।
0: আপুনি ল'ৰা ছোৱালীহালক অকলে সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, কিমান বছৰ বয়স?

0: কত হেৰাইছিলে তেওঁ?
1: তেওঁ হৰাইছিল 20-25 বছৰত হৰে গেল।
0: তেতিয়াৰ পৰা অকলে গুৱাহাটীত তেনেদৰে চলি আছে?
1: আগত হাজিৰা কৰিছিলোঁ, এতিয়া দেহাদি নৰু বুঢ়া হৈ গেলোঁ, এতিয়া এনা কৰি খাই আছোঁ আৰু। ঘৰতো মাটি জমি একো নাই।
0: আপুনি ভাড়া ঘৰত থাকে?
1: ভাড়া ঘৰত আছোঁ, অলপ মাটি কিনি ঘৰত ঘৰ বানি আছোঁ। মাটি আছিল ব্ৰহ্মপুত্ৰ লৈ গৈছে।
0: ক'ত মাটি আছিলে আপোনাৰ?
1: আমাৰ ঘৰ হ'ল হেৰি ছয়গাঁও আগত জামবাৰী।
0: তাৰপৰা কেতিয়া গুচি আহিলে?
1: তাৰপে ল'ৰা ছোৱালী দুটা সৰু থাকোঁতে মোৰ এটা ডাঙৰ ভনী আছিল, তাইক ল'ৰা ছোৱালী দুটা দি মই ভাঙা ঘৰ মেডিকেলত কাম কৰিছিলোঁ।
0: আপোনাৰ সৈতে কথা পাতি ভাল লাগিল, আপুনি ইমান সুন্দৰকৈ কথাবোৰ ক'লে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব? কাৰ গান শুনিব বিচাৰিব? আপোনাৰ পৰা কোনোবা প্ৰিয় শিল্পী আছেনে? অসমীয়া যিকোনো গান শুনাই দিম। আপুনি কিবা ক'ব বিচাৰিব নেকি? আপোনাৰ মাতটো যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকক কিবা ক'ব বিচাৰিব নেকি?
1: মই কি ক'ম, মই নাজানোৱে ক'বা। মই এনে চলি আছোঁ আৰু, মই মানে এটা আইজৰ কথা নাজানো।
0: আপুনি পঢ়া শুনা কৰিছিলে নে?
1: মই একো পঢ়া শুনা কৰা নাই।
0: তেতিয়াহ'লে এই পইচাৰ হিচাপটো কেনেকে শিকিলে?
1: 10-20 টকা নাজানিলে কাষ্টমাৰে বুজে দে, কাবা কাবা বেছিও দেওঁ, কাবা কাবা কমো দেওঁ, সেনেকে
0: ঘূৰাই দিলে ঘূৰাই দিয়ে নে
1: দে?
0: আৰু কম হ'লে?
1: কম হ'লে কম, বাইদেউ 10 টকা পাম বা 5 টকা পাম এনে বুলি বুজে দে আৰু মই দি দিওঁ।
0: কিমান বছৰ হ'ল এনে দোকানখন দিয়া?
1: এতে দোকানখন দিয়া মোটামুটি 20-22 বছৰমান হ'ল। এতে আগত হাজিৰা কৰিছিলোঁ, এতিয়া মোৰো মাজতে বেমাৰ হৈছিল, তাৰপাছত লাহে লাহে দোকানখন কৰিছিলোঁ।
0: আপুনি কিন্তু একদম মলমলীয়াকৈ তামোল খাই থাকে। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগেই মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেহ অনুষ্ঠানটি শুনিলে আগবঢ়ালে পম্পী বৈশ্যই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ।

0: 8.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: 2 जुलाई 2014 को उन्हें सेना में पदोन्नति देकर जूनियर कमीशन ऑफिसर बना दिया गया।
1: देश ऐसे महावीर पराक्रमी शूरवीर योद्धा को कृतज्ञ भाव से नमन करता है।
2: श्रोताओं, अभी आपने सुना कार्यक्रम राइफल मैन संजय कुमार, और अब इसी कार्यक्रम के साथ हम अपने आज के उमंग प्रसारण को विराम देने की आज्ञा चाहेंगे। तो अपने मित्र अजीत को उमंग कार्यक्रम की तकनीक।
3: ইমানপুৰী ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ দ্বিতীয় দিনা আজি দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নীৰ ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে কালিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজাৰ ধৰ্মীয় পৰম্পৰাসমূহ পালন কৰা হৈছে। ইপিনে দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি পূজাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ঠায়ে ঠায়ে মণ্ডপ নিৰ্মাণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ কেইবা শতাধিক পূজা মণ্ডপত শাৰদীয় দুৰ্গা পূজাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। শাৰদীয় দুৰ্গা পূজাৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে প্ৰতিখন জিলাতে আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যান বাহন আৰক্ষীয়েও পূজাৰ সময়ছোৱাত কেতবোৰ পথত যান বাহন চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাট জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে দণ্ডধৰ বৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প, পৌৰ বজাৰ এলেকা আৰু তেতেলী তলত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। শ্ৰীৰায়ে আজি নগাঁও জিলাৰ কোৰিতল ধান ক্ৰয় কেন্দ্ৰ, ভূপেন হাজৰিকা কলাতীৰ্থ আৰু আমোলাপত্ৰীৰ পানী যোগান প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্পৰো পৰ্যালোচনা কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আন এগৰাকী প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্তই শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ আহিছে। পুৱা 10:30 বজাত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে 8 সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত তথা নাৰীৰ মৰ্যাদা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সদৌসম ছাত্ৰ সন্থাই কালি সন্ধিয়া ৰাজ্যজুৰি মম শিক্ষা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীত আছুৰ উপদেষ্টা সমুজল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত গুৱাহাটী মহানগৰ সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে। উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা লতাশিলৰ মূল প্ৰৱেশদ্বাৰলৈকে হাতে হাতে মমবাতি লৈ প্ৰতিবাদকাৰীসকলে হিমাশ্ৰী বড়োৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। বজালিতো জিলা ছাত্ৰ সন্থাই বাগনা চকৰ শ্বহীদ বেদীৰ সমীপৰ পৰা মম শিক্ষা সমদল উলিয়ায়। হিমাশ্ৰী বড়োৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থায়ো মম শিক্ষা সমদল উলিয়াই যুৱতীগৰাকীৰ ন্যায়ৰ দাবী জনায়।

0: সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অংগন মিলন সেৱা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত পৰিপুষ্টিমূলক সজাগতা কাৰ্যসূচী ৰূপায়ণৰ লগতে আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধনকৰ্মীসকলক এককালীন সাহায্য প্ৰদান কৰা হৈছে। যোৰহাটৰ তিয়ক সমজিলা প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা সেতু অভিযানৰ এটা শিবিৰ কালি সফলতাৰে অনুষ্ঠিত হয়। জিলাখনৰ দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত আন এটা অনুষ্ঠানত কাকজান খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ আশা ছুপাৰভাইজাৰ আৰু কৰ্মীসকলক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে আশাকৰ্মীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 40 বছৰ ঊৰ্ধৰ কৰ্মীসকলৰ মেমোগ্ৰাফী পৰীক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হয়। যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ভক্তিময় ভট্টাচাৰ্যৰ নেতৃত্বত আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন তথা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সহযোগত এই ব্যৱস্থা লোৱা হৈছে। লখিমপুৰৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়াৰ অগ্ৰণী অনুষ্ঠান বাতৰি বুটলা পাৰিজাত সংঘৰ বছৰজোৰা মহাৰজত জয়ন্তীৰ কালি সামৰণি পৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ ভূঞাই এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় কুমাৰ বাৰ্মা আৰু মনোজ হাজৰিকা। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে আতিকুৰ ৰহমান। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ। ডিউটি ৰুমত জয়শ্ৰী ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা লাইভ আগবঢ়াইছে অৰ্চনা দেৱীয়ে। नमस्कार श्रोताओं, अभी आप सुन रहे हैं कार्यक्रम परागमाला लाइव। इस कार्यक्रम में मैं अर्चना आप सभी को स्वागत करती हूँ। श्रोताओं, आज मैं आपको सुनाऊंगी उन म्यूजिक डायरेक्टर के गीतों को जो पूरे हिंदुस्तान के दिलों में सुर भर दिए। श्रोताओं, आज बहुत ही खास दिन है क्योंकि आज 12 अक्टूबर है और आज ही के दिन बॉलीवुड के उस गिटारिस्ट का जन्मदिन है जिसने अपने गिटार से पूरे हिंदुस्तान के दिलों में सुर भर दिए हैं। नाम है एहसान नूरानी, शंकर महादेवन एहसान नूरानी और लय मंडोसा। जब ये तीनों नाम एक साथ आते हैं तो बनता है भारत का सबसे बड़ा म्यूजिकल बैंड। जी हाँ, शंकर एहसान लॉय। और आज एहसान का जन्मदिन है तो चलिए शुरू करते हैं इस म्यूजिकल जर्नी को और उनके पहले धमाके से।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ নতুন এটি খণ্ডলৈ মই শাশ্বতী
2: আৰু মই ঝৰণাই
1: আপোনালোকক জনাইছো সাদৰ আদৰণি।
2: হিপ হিপ হুৰে অনুষ্ঠানৰ নতুন এটা খণ্ড বাণী বন্ধনৰ উদ্দেশ্যেৰে আমি উপস্থিত হৈছো গুৱাহাটী চহৰৰ নাৰিংগী অঞ্চলত অৱস্থিত নাৰিংগী আঞ্চলিক মহাবিদ্যালয়ত। প্ৰিয় শ্ৰোতা, এতিয়া আমি উপস্থিত আছো নাৰিংগী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে। আমি তেখেতৰ পৰা মহাবিদ্যালয়খনৰ সামগ্ৰিক দিশটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই ডক্টৰ লোকেন্দ্ৰ কাকতি, নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় অধ্যক্ষ। জয় জয়তে আপোনালোকক নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় 1991 চনৰ 2 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰি ইতিমধ্যে 35টা বছৰ অতিক্ৰম কৰিছে। সেই 35টা বছৰত ইতিমধ্যে আমাৰ 13টা বিভাগত অনাৰ্ছ থকাৰ উপৰি আমাৰ মহাবিদ্যালয়ত এই মুহূৰ্তত 1706 জন ছাত্ৰ ছাত্ৰী আছে। বৰ্তমান মহাবিদ্যালয়খনত মুঠ 13টা বিষয়ত অনাৰ্ছ থকাৰ লগতে মুঠ 9টা বিষয়ত আমি চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আমি এটা কথা জানিবলৈ পাই সুখী হৈছোঁ যে নাৰিংগী আঞ্চলিক মহাবিদ্যালয়ে দৈনন্দিন ক্লাছসমূহৰ লগতে আমি কেৰিয়াৰ কাউন্সিলিং বা প্লেচমেণ্ট ড্ৰাইভ বা খেল ধেমালি অন্যান্য দিশতো আমি ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবলৈ আমি সমৰ্থ হৈছোঁ। আৰু এটা কথা আমি জনাবলৈ পাই সুখী হৈছোঁ যে এই বছৰ আমাৰ 6th ছেমিষ্টাৰ যি ৰিজাল্ট হৈছে তাত দেখা পাইছোঁ যে আৰ্টছত 128 জনে পাছ কৰাৰ বিপৰীতে প্ৰায় 114 জনেই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে, আৰু কমাৰ্চত 43 জন উত্তীৰ্ণ হৈছে, তাত 43 জনেই প্ৰথম বিভাগ পাবলৈ উত্তীৰ্ণ হৈছে। সেই ক্ষেত্ৰত প্ৰায় 10% ল'ৰা ছোৱালী যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ পাবলৈ সক্ষম হোৱাটো আমাৰ মহাবিদ্যালয়ৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ এই মহাবিদ্যালয়খনত যথেষ্ট পিছপৰা অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি অধ্যয়ন কৰে। আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ আমাৰ সীমিত সুবিধাৰ মাজতে তেওঁলোকক যাতে আমি এক সুস্থ বৈদ্যুতিক পৰিৱেশ দিব পাৰোঁ, তাৰ কাৰণে আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰী সমন্বয়তে আমি যৎপৰোনাস্তি চেষ্টা কৰোঁ। আমি চাওঁ, চেষ্টা কৰোঁ যাতে কোনো কাৰণতে আমাৰ কোনো ছাত্ৰই যাতে আমাৰ শিক্ষক তথা কৰ্মচাৰীসকলৰ পৰা কোনো ধৰণৰ অসুবিধা নাপায়, সেই ক্ষেত্ৰত আমি দিনে ৰাতিয়ে আমি তাৰ প্ৰচেষ্টা অব্যাহত ৰাখোঁ। আৰু এটা কথা যে যোৱা বছৰৰ পৰা আমি কেম্পাছতে প্লেচমেণ্ট ড্ৰাইভ পাতিবলৈ সক্ষম হৈছোঁ। আসাম স্কিল ডেভেলপমেণ্ট মিছন আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সৌজন্যত

0: যোৱা বছৰৰ পৰা যি আমি প্লেচমেণ্ট ড্ৰাইভ পাতিছিলোঁ, যোৱা বছৰ আমাৰ ইয়াত 14টা মাল্টিনেশ্যনেল কোম্পানীয়ে অংশগ্ৰহণ কৰিছিলে আৰু এই বছৰো আমাৰ প্ৰায় 12টা মাল্টিনেশ্যনেল কোম্পানীয়ে অংশগ্ৰহণ কৰিছে, যাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা ইমানতে সমাপ্ত কৰি তেওঁলোকক কৰ্মময় জীৱন আৰম্ভ কৰিব বিচাৰে তেওঁলোকক আমি কেম্পাছতে এটা চাকৰি পোৱাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছোঁ। আমি আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীত ভাগ লৈ মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। যোৱা বছৰ গ্ৰন্থমেলাত, গুৱাহাটী গ্ৰন্থমেলাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বড়ো নৃত্য একক শাখাত শ্ৰেষ্ঠ অনুষ্ঠান হিচাপে বিবেচিত হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি কৃতজ্ঞতা লাভ কৰিছে। আৰু এটা কথা আমি জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা বছৰ আমাৰ এগৰাকী ছাত্ৰী নিশামণি হালৈয়ে শ্ৰেষ্ঠ তালবাদক হিচাপে গ্ৰন্থমেলাত বিবেচিত হৈছে আৰু আমাৰ মহাবিদ্যালয়ত এটি সুস্থ সাংস্কৃতিক পৰিৱেশ আমি বিৰাজমান হৈ থকা দেখিবলৈ পাওঁ। আমাৰ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নতিৰ বাবে আমি যথেষ্ট চেষ্টা কৰি আহিছোঁ। আশা কৰিম আহি থকা দিনবোৰত আমাৰ মহাবিদ্যালয় আৰু আগুৱাই যাব। আমাৰ যিখিনি কোৰ্চ আছে সেয়াৰ লগতে আমি কাৰিকৰী দিশত অন্যান্য BBA BCA হয়তো আমি অদূৰ ভৱিষ্যতে খুলিবলৈ সক্ষম হওঁ। আশা কৰিম যে আপোনালোকৰ বা অসমবাসীৰ সহায় সহযোগিতাৰে আমাৰ মহাবিদ্যালয়খনে কৃতজ্ঞতা লাভ কৰিব। আপোনালোক সকলোকে পুনৰবাৰ নমস্কাৰ জনাই নাৰেঙী আঞ্চলিক মহাবিদ্যালয়ৰ মুৰব্বী হিচাপে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
1: ধন্যবাদ ছাৰ আমাক এইকণ সময় দিয়াৰ বাবে।
2: বৰ্তমান আমাৰ সৈতে উপস্থিত আছে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষা মহোদয়া। বাইদেউ, আপোনাৰ পৰা আমি জানিব বিচাৰিম মহাবিদ্যালয়খনৰ ইতিহাসৰ বিষয়ে।
3: নমস্কাৰ। আমাৰ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়খন 1991 চনত জন্ম লাভ কৰে। মহাবিদ্যালয়খন যদিও গুৱাহাটী মহানগৰীৰ কেন্দ্ৰস্থলত অৱস্থিত নহয়, তথাপিও নাৰেঙ্গী আৰু ইয়াৰ ওচৰ পাজৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই অতি আকৰ্ষিত আৰু প্ৰয়োজনীয় শিক্ষানুষ্ঠান। পোনপ্ৰথমে নাৰেঙ্গী হাইস্কুলতে মহাবিদ্যালয়খন আৰম্ভ কৰা হৈছিলে। পিছত স্থানীয় মানুহে দান কৰা মাটিতে কলেজখন আৰম্ভ কৰা হয়। স্থানীয় বজাৰৰ দান বৰঙণিৰে মহাবিদ্যালয়খন প্ৰথমতে চলিব লগা হৈছিল, যদিও 1913 চনত আমাৰ মহাবিদ্যালয়খনে প্ৰাদেশীকৃত হয়। এই মহাবিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা, খেলা ধূলা, নৃত্য, গীত আদি বিভিন্ন ক্ষেত্ৰত সময়ে সময়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ সাৰ্বাংগীন উন্নতি সাধনৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৱদান আছে। 2024 চনৰ নৱেম্বৰ মাহত চৰকাৰে স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ পিছত মহাবিদ্যালয়খনৰ আন এক নতুন উত্তৰণৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমানৰ প্ৰথম স্থায়ী অধ্যক্ষ মাননীয় ডক্টৰ লোকেন্দ্ৰ কাকতিদেৱৰ নেতৃত্বত মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি সাধনৰ বাবে অভিনৱ পদক্ষেপ লোৱা দেখা গৈছে। পৰৱৰ্তী সময়ত এই মহাবিদ্যালয়ে এক নতুন আশাৰ সূচনা কৰিব পাৰিব বুলি আশা কৰিব পাৰোঁ।
1: এই মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকী এগৰাকী কণ্ঠী গায়িকাও, আমি তেখেতৰ পৰা গীতৰ এটি কলি শুনিব বিচাৰিম। আপুনি অকণমান গুণগুনাই দিয়ে, আমাৰ শ্ৰোতাসকলেও খুব ভাল পাব।
3: মই সুকণ্ঠী গায়িকা নহয়, এনেই গাই ভাল পাওঁ। বিশেষকৈ দীপালী বৰঠাকুৰ বাইদেউৰ কিছুমান গান মোৰ খুব ভাল লাগে। তেওঁৰ এটা গান যিটো অসমৰ চহা জীৱনৰ লগত খুব সুন্দৰকৈ খাপ খায়, সকলো সময়তে এই গানটো শুনিবলৈ সকলোৰে খুব সম্ভৱ খুব ভাল লাগে। মই অকণমান গুণগুণাই দিছোঁ।
4: সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, এবাৰ আহি যাবা, সহজ সৰল গাঁৱৰ জীৱনখন টেক ৰৈ চাবা, সহজ সৰল গাঁৱৰ জীৱনখন টেক ৰৈ চাবা, এবাৰ আহি যাবা।

0: ধন্যবাদ বাইদেউ।
1: আকাশবাণী গুৱাহাটীৰ হিপহিপৰা অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ববিনাথ, মই নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী, মই তৃতীয় সাংমাহিকৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰী।
1: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
2: মই এটি গীত পৰিৱেশন কৰিম, খান্তা উজিৰ বাইদেউৰ, তেখেতৰ এটি খুব সুন্দৰ গীত, অকণমান তেখেতৰ গীতটি গাবলৈ ওলাইছোঁ।
3: উমলি থাকোঁতে খলি জাহেৰালে কোনোবা

0: ধন্যবাদ।
1: খুব সুন্দৰকে গীতটি পৰিৱেশন কৰিলে, খুব ভাল লাগিলে শুনি। তোমাৰ পৰা জানিব বিচাৰিম সংগীত যাত্ৰাৰ বিষয়ে, তোমাৰ গীতৰ চৰ্চা কেতিয়াৰ পৰা আৰম্ভ হ'ল?
0: মোৰ গীতৰ চৰ্চা ক'ব গ'লে সৰুৰ পৰাই, মই যেতিয়া ক্লাছ 5-4 আছিলোঁ তেতিয়াৰ পৰা, আৰু গান তেনেকৈ মই শিকা নাই, 2 শিকিছিলোঁ, তাৰপাছত নিজে কৰোঁ আৰু, মানে তেনেকৈ প্ৰফেচনেলি শিকা নাই, 2 শিকিছিলোঁ।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ,
0: ধন্যবাদ।
1: আকাশবাণী গুৱাহাটীৰ শিল্পী পুৰা অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা আৰু আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
2: নমস্কাৰ, মই তনুশ্যাম বণিক, মই নাৰাংগী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ এজন ছাত্ৰ। মই এটি কবিতা আবৃত্তি কৰিম। আচলতে কবিতাটি মই এদিন ৰাতি আচলতে বেয়া সপোন দেখি মাজৰাতি সাৰ পাই মই লিখা কবিতা আছিলে এইটো। কবিতাটিৰ নাম হৈছে ইহত হাঁহি। এটি নিবিড় জয়াল ৰাতি, সেই নিশা অপূৰ্ণ হৈ ৰ'ল মোৰ কাহিনী। মই প্ৰথমবাৰ শুনিছিলোঁ নিয়তিৰ কিৰিলি, মই প্ৰথমবাৰ দেখিছিলোঁ এন্ধাৰে মৰা ইহত হাঁহিটি। কাণত বাজি উঠিছিল মোৰ সেই শব্দ, সেই চিনাকি মাত। উফ, সময়টিও হৈছিল সেইদিনা স্তব্ধ, মোৰ শৰীৰটো যেন হৈছিল জঠৰ, কোনেও নুশুনিলে মোৰ চিঞৰ প্ৰাণ কাতৰ। ঠিক মুহূৰ্তত মোক কোনোবাই মাতিছে, বাৰে বাৰে হাত বাউলি মাতিছে, ন শৰীৰটিয়ে বাট চাই আছে, গতিকে যাব লাগে, কিন্তু যাওঁ কিদৰে? আইৰ পিতাইৰ সকলোৱে মোক বৰকৈ আমনি কৰিছে, চিতাৰ জুইকুৰাই নহয় বিষাদৰ বেদনাই পৰিছে। মৃত্যু হোৱা নাছিল মোৰ, আপোন বুলি ভবা বন্ধু নৰসাদকে মোক হত্যা কৰিলে। মেগাজিন এনেকে লিখা হয় বছৰেকীয়া, তাত মই এনেকে লিখনি দিওঁ। লগতে মই আপোনাৰ কেইবাটাও অসমৰ সাহিত্য জগতৰ গ্ৰুপৰ লগত মই জড়িত, তাতো মই লিখা মেলা কৰি থাকোঁ। লগতে মই কিছুমান চুটি গল্পও লিখোঁ, কবিতাও লিখোঁ, এইবোৰ লিখা মেলা কৰি। ধন্যবাদ।
3: মহাবিদ্যালয়খনৰ তৰ্ক আৰু আলোচনা সম্পাদক হিচাপে তুমি কাৰ্যনিৰ্বাহ কৰি আছা, এই ক্ষেত্ৰত তুমি কেনেধৰণৰ পদক্ষেপ লৈছা বা তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ, সেয়া আমাৰ শ্ৰোতাসকলক কিছু কথা জনোৱাচোন।
2: মই ক'বলৈ ভাল পাম যে এইবেলি আমাৰ মহাবিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে। তাৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ, কাৰণ আগতে আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত হৈছিলে, এইবাৰ আমাৰ অল আসাম লেভেলত অনুষ্ঠিত হ'ল, আৰু আগলৈকেও এনেদৰে হৈ যাব বুলি মই আশা কৰোঁ। লগতে আমাৰ মহাবিদ্যালয়ত আগতে অনলাইন যোগেৰে কুইজ অনুষ্ঠিত হোৱা নাছিলে,

0: এইবেলি মই অনলাইন মাধ্যমেৰে 4 বাৰকৈ কুইজ পাতিবলৈ সক্ষম হৈছোঁ।
1: ধন্যবাদ। বৰ্তমান আমাৰ সৈতে অন্য এগৰাকী ছাত্ৰী উপস্থিত আছে। তোমাৰ পৰিচয়টি জনাবা আৰু আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা।
2: নমস্কাৰ, মোৰ নাম উৰ্বী শৰ্মা, মই ইংলিছ বিভাগৰ এগৰাকী ছাত্ৰী। মই গান গাম বুলি ভাবিছোঁ, দিয়া মোক দিয়া গানটো গাম।

0: ধন্যবাদ।
1: সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলা, খুব ভাল লাগিলে শুনি। তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ সংগীত চৰ্চাৰ বিষয়ে।
0: মই আচলতে শিকা নাই, মই গান গাই ভাল পাওঁ, সেইকাৰণে মই চেষ্টা কৰোঁ যে কেনেকৈ গাব পাৰোঁ ভালকৈ। মই ক্লাছিকেলি ট্ৰেইণ্ড নহয়, এইখিনিয়ে। ধন্যবাদ।
2: আমি বৰ্তমান উপস্থিত আছোঁ নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা যোজনা গন্ধা পাঠক বাইদেউৰ সৈতে। তেখেতে নিয়মীয়াকৈ কাব্য চৰ্চাও কৰে। আমি বাইদেউৰ এটি স্বৰচিত কবিতা শুনিব বিচাৰিম।
3: নমস্কাৰ, মই আজি আবৃত্তি কৰিবলৈ লোৱা স্বৰচিত কবিতাটো 2018 চনত 15 জুন তাৰিখে সাদিন কাকতত প্ৰকাশিত হৈছিল। কবিতাৰ শিৰোনাম আলাপৰ শেষত। তুমি কৈছা সকলো ইতি পৰাৰ পিছতো ৰৈ যায় মোহ, ভ্ৰম্বকে পৰুৱাই পায় বলীয়া হৈ মানুহ। তেওঁ কৈছে উশাহত উজাই হেঁপাহ, উশাহত উজাই হোক, উশাহ থকালৈহে সকলো মোহ হেৰাবলৈ কেতপৰ। মই শুনিছোঁ, বুজিছোঁ, সহজ কথাবোৰ সহজ হৈ নথকাটো সহজ সত্য। হুমুনিয়াহ হৈ সৰে আচলৰ ৰং। ধন্যবাদ।
2: খুব ভাল লাগিল আপোনাৰ কবিতা পাঠ শুনি, লগতে আপুনি ইমান ধুনীয়াকৈ কবিতাটো লিখিছে। আমি আগলৈও আপোনাৰ পৰা আৰু তেনেধৰণৰ কবিতা পঢ়িবলৈ পাম, শুনিবলৈ পাম বুলি আশা কৰিছোঁ।
1: বৰ্তমান আমাৰ সৈতে অন্য এগৰাকী ছাত্ৰী উপস্থিত আছে, তোমাৰ পৰিচয়টি জনাবা আৰু আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা ভকত, মই নাৰেঙ্গী আঞ্চলিক কলেজৰ BA ফাৰ্ষ্ট চেমৰ ছাত্ৰী। মই এটি ক্লাছিকেল নম্ৰতা কাশ্যপৰ বাৰ গান এটি গাম।

0: খুব সুন্দৰকৈ তুমি গীতটি পৰিৱেশন কৰিলা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
1: ধন্যবাদ।
0: আকাশবাণী গুৱাহাটীৰ শিল্পী ফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
2: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অমিত মণ্ডল, মই নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ বি এ ফাৰ্ষ্ট ছেমৰ ছাত্ৰ।
0: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
2: আপোনালোকৰ অনুষ্ঠানটিত মই এটি লোকগীত পৰিৱেশন কৰিম বুলি ভাবিছোঁ। সেইটোৰ কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু কথা পৰম্পৰাগত হয়, তো মই আৰম্ভ কৰিছোঁ। ও যাদব

0: ধন্যবাদ।
1: খুব সুন্দৰকৈ লোকগীতটি পৰিৱেশন কৰিলা। তোমাৰ সংগীত চৰ্চাৰ বিষয়ে জানিব বিচাৰিম।
0: মই সংগীত চৰ্চা বুলি ক'লে মই সৰুৰে পৰা সত্ৰীয়া নৃত্য শিকিছোঁ। মই সত্ৰীয়াত গুণন কমপ্লিট কৰিছোঁ, এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ। তো মই মানে সংগীত চৰ্চা বুলি ক'লে মই প্ৰথমতে ক্লাছ 8 মানতহে মই চাগে সংগীতৰ বিদ্যালয়ত তেনেকৈ গৈছিলোঁ। গৈ পেলাই তেনেকৈ দুবছৰ শিকিলোঁ। শিকা হোৱাৰ পিছত মই DTR পৰীক্ষা দিলোঁ। দিয়াৰ হোৱাৰ পিছত মানে যেতিয়া মই HSLC দিলোঁ, তেতিয়া মাজতে মানে মোৰ ডান্সৰ এক্সামৰ ফলত মানে গানৰ এক্সামটো ষ্টপ হৈ গ'ল। তাৰপিছত মোৰ আৰু কৰা হোৱা নাই। বাট মই আমাৰ কলেজত আহি পেলাই আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ ৰূপলেখা মেমে এটা চাৰ্টিফিকেট কোৰ্চ মানে অৰ্গেনাইজ কৰিছিলে মিউজিকৰ। খুব ধুনীয়া হয় কোৰ্চটো, যোনে জইন কৰিছে জানে। মই তাতে মানে মেমৰ লগত অকণমান সংগীত চৰ্চা কৰিছোঁ আৰু কলেজত তেনেকৈ মানে কৰা হৈছে আৰু।
1: খুব সুন্দৰ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: ধন্যবাদ।
2: নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ত বিদ্যায়তনিক দিশৰ লগতে সাংস্কৃতিক দিশতো ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ বাবে বিভিন্ন প্ৰচেষ্টা সময়ে সময়ে লৈ অহা হৈছে, সেই বিষয়ে আমি জানিব বিচাৰিছো।
3: নমস্কাৰ, মোৰ নাম ৰূপলেখা ফুকন বৰঠাকুৰ। মই ইংলিছ ডিপাৰ্টমেণ্টৰ এচিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কৰি আছো আৰু লগতে মিউজিকতো মই মাষ্টাৰ্ছ কৰা, ক্লাছিকেল মিউজিকত। গতিকে আমাৰ কলেজত চাৰ্টিফিকেট কোৰ্চ ইন মিউজিকো খোলা হ'ল 2024ৰ পৰা, সেইটো কণ্টিনিউৱেশ্যন হৈ আছে। আমি 6 মান্থছৰ কোৰ্চ কৰোঁ। আমি ষ্টুডেণ্টছক ইটছ এজ ইট ইজ এ চাৰ্টিফিকেট কোৰ্চ, ষ্টুডেণ্টছখিনিৰ বহুত সহায় হৈছে আৰু বহুত নতুন নতুন প্ৰতিভাশালী তাৰমানে ষ্টুডেণ্টছ ওলাইছে সেইটোৰ পৰা। গতিকে সেইকাৰণে খুব ভালো লাগে কৰি যে পঢ়া শুনাৰ লগতে মিউজিকটো তাৰমানে কণ্টিনিউ হৈ আছে মোৰো লগতে ষ্টুডেণ্টছৰো।
2: মেম, আপুনি সংগীতৰ লগত নিজেও জড়িত, গতিকে আপুনি যদি আমাৰ শ্ৰোতাসকলৰ বাবে দুআষাৰ গুণগুণাই দিয়ে।
3: ঠিক আছে, মই তেতিয়াহ'লে সৰস্বতী শ্লোক এটাকে গাওঁ।
4: কুণ্ডিন্দু তুষার হার ধবলা ইয়া

0: প্ৰিয় শ্ৰোতা, নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হিভি ফুৰেৰ আজিৰ এই খণ্ডটিৰ পৰা ঝৰণাৰ সৈতে মই শাশ্বতীয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে।

0: 71,911 पर, जबकि निफ्टी 149 अंक गिरकर 22,372 पर पहुंच गया। इंदौर में खेले गए तीसरे T20 अंतर्राष्ट्रीय क्रिकेट मैच में भारत ने वेस्टइंडीज को 14 रन से हराकर 5 मैचों की श्रृंखला में 2-1 की बढ़त बना ली है। श्रृंखला का चौथा मैच 14 अक्टूबर को हैदराबाद में खेला जाएगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল সাংবিধানিক অধিকাৰ খৰ্ব হলে আদালতে হস্তক্ষেপ কৰিব লাগে বুলি দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ প্ৰকাশ, বহিৰাজ্যত মৃত্যু হোৱা হিমাশ্ৰী বড়োৰ চপাইডঙৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে মত বিনিময়, পবিতৰা অভয়াৰণ্য কাইলৈ পৰ্যটকৰ বাবে মুকলি আৰু আজিৰে পৰা 15 অক্টোবৰলৈ BPFৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে যেতিয়াই সাংবিধানিক অধিকাৰ খৰ্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক মৰ্যাদা, সমতা, স্বাধীনতা আৰু ন্যায়কে ধৰি বহু প্ৰতিশ্ৰুতি দিছে। মানৱ অধিকাৰ আয়োগে অভিযোগৰ তদন্ত কৰাৰ উপৰি ব্যৱস্থাৰ বিফলতা চিনাক্ত কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে মানৱ অধিকাৰ মানৱ মৰ্যাদাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ইয়াৰ সৈতে স্বাস্থ্যসেৱা, খাদ্য, বাসস্থান, জীৱিকা আৰু পৰিচ্ছন্ন পৰিৱেশৰ সুবিধাও অন্তৰ্ভুক্ত হৈ আছে। তেওঁ আয়োগে মানৱ অধিকাৰৰ সুৰক্ষা নিৰন্তৰ শক্তিশালী কৰি যাব আৰু ন্যায় মৰ্যাদা আৰু দায়িত্ববোধৰ প্ৰসাৰ কৰিব বুলি আস্থা ব্যক্ত কৰে। ন্যায়াধীশ সূৰ্যকান্তে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিগত 33 বছৰত 24 লাখৰো অধিক গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে 23 লাখৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। NHRC ইণ্ডিয়া মোবাইল এপ্লিকেচন মুকলি কৰিলে নাগৰিকসকলে অভিযোগ দাখিল কৰা, ইয়াৰ অগ্ৰগতি পৰীক্ষা কৰা আৰু সহজে তথ্য লাভ কৰাত সহায় হ'ব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে। বহিৰাজ্যত মৃত্যু হোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইডঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। তেওঁ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। ইপিনে হিমাশ্ৰীৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি UPPLৰ সাংসদ প্ৰমোদ বড়োৱে ৰেল মন্ত্ৰালয়, গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি ৰেল আৰক্ষী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাকো এই ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনোৱা হৈছে। এই অনুসৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলিও শ্ৰীবড়োৱে জানিবলৈ দিয়ে।
2: হিমাশ্ৰী বড়োৰ যি অকাল মৃত্যু, সেইটো আমি অতিকে দুখ পাইছো আৰু সেই ঘটনাটোক উচিত তদন্ত, উচিত ন্যায় আৰু বিচাৰ ইয়াৰ ওপৰত GRP, RPF, ৰেল মন্ত্ৰালয়, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলৰেডি আমি অনুৰোধ জনোৱা হৈছে আৰু এই হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়ালৈ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে। আশা কৰিছোঁ যে কি কাৰণত হত্যা কৰা হ'ল, কেনেকৈ তেওঁ মৃত্যুমুখত পৰিল, যিগৰাকী উদীয়মান আমাৰ এজন ছাত্ৰী, যিগৰাকী আমাৰ জীয়ৰী, আমাৰ ভণ্টি, এনেকুৱা যদি অসুৰক্ষিতভাৱে ক'ৰবাত যদি যাই পেলাই ৰাস্তাত যদি মৃত্যু হ'ব লগা হয়, এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু আশা কৰিছোঁ অসম চৰকাৰৰ এই পদক্ষেপে নিশ্চয় ইয়াৰ ভাল ন্যায় আৰু বিচাৰ দিব।
1: উল্লেখযোগ্য যে এই ঘটনাৰ প্ৰতিবাদত আৰু নাৰীৰ মৰ্যাদা তথা সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই কালি সন্ধিয়া ৰাজ্যজুৰি মম শিখা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত গুৱাহাটী মহানগৰ সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে। উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা লতাশিলৰ মূল প্ৰৱেশদ্বাৰলৈকে হাতে হাতে মমবাতি লৈ প্ৰতিবাদকাৰীসকলে হিমাশ্ৰী বড়োৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্রি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ

0: বিয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে কালিৰে পৰা ৰাজ্যৰ কোনো কোনো স্থানত দুৰ্গা পূজাৰ ধৰ্মীয় পৰম্পৰাসমূহ পালন কৰা হৈছে। শক্তিবিধ কামাখ্যা ধামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত কালিৰে পৰা ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰা অটুট ৰাখি নৱৰাত্ৰিৰ পূজা কৰা হৈছে। নলবাৰী জিলাৰ বেলখৰৰ প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কালিৰে পৰা 11 দিনীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আধ্যামিক সাংস্কৃতিক শৈক্ষিক আৰু বৌদ্ধিক কাৰ্যসূচীৰ মাজেৰে ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এই দেৱালয়ত নৱৰাত্ৰি পূজা অনুষ্ঠিত হৈ আহিছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক টুকৰেশ্বৰ দেৱালয়ত এইবাৰ শাৰদীয় পূজা যথাবিহিত ৰীতি নীতিৰে পালনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই পূজাভাগলৈ দূৰ দূৰণিৰ পৰা অগণন ভক্তৰ আগমন ঘটে। এই পূজাৰ প্ৰস্তুতি সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: টুকৰেশ্বৰী দেৱালয় বুলি ক'লে ৰাইজৰ এটা আধ্যাত্মিকতাৰ প্ৰধান স্থলী, বিশেষকে নামনি অসমৰ। আৰু সেই টুকৰেশ্বৰী দেৱালয়ত আমি পৰিচালনা সমিতিয়ে পূৰ্বৰ যি আমাৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি 1700 শতিকাত ৰজা কুমাৰ নাৰায়ণ দিনত প্ৰতিষ্ঠা হোৱা টুকৰেশ্বৰী দেৱালয়ত সেই পূজাৰ ৰীতি নীতি অনুসৰি এইবাৰো টুকৰেশ্বৰী দেৱালয়ত পূজা অনুষ্ঠিত হ'ব। ইয়াত মৃন্ময় মূৰ্তি অবিহনে দুৰ্গা পূজা অনুষ্ঠিত হয়। জাক জমকতা নাথাকে, তথাপিতো কিন্তু আধ্যাত্মিকতাৰ যিসকলে পূজা দিবলৈ বা মাৰ ওচৰত প্ৰসাদ আগবঢ়াবলৈ আহে, সেই ভক্তসকলৰ কিন্তু লানি নিচিগা সত আমাৰ ইয়াত বহে।
0: পবিতৰা অভয়াৰণ্য কাইলৈ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাইলৈ পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয়ো মুকলি কৰা হ'ব। তদুপৰি পৰ্যটকৰ সুবিধাৰ বাবে আৰু অধিক সংখ্যক দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সকলো সা সুবিধা ৰখা হ'ব বুলি অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আন এগৰাকী প্ৰবাসী অসমীয়া ভাস্কৰজ্যোতি দত্তই শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ আহিছে। পুৱা 10:30 বজাত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু ঘটনা সন্দৰ্ভত ইতিমধ্যে 8গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গোলাঘাট জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে দণ্ডধৰ বৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰষুণৰ পানী সংৰক্ষণ প্ৰকল্প, পৌৰ বজাৰ এলেকা পৰিদৰ্শন কৰি কাম কাজৰ বুজ লয়। গোলাঘাট পৌৰসভাৰ অধীনত চহৰখনৰ মাজমজিয়াত নিৰ্মাণ কৰা পৌৰ বজাৰ গৃহৰ আন্তঃগাঁথনি পৰীক্ষা কৰি তেওঁ শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে তেতেলী তলত থকা ধান ক্ৰয় কেন্দ্ৰও পৰিদৰ্শন কৰে। তেওঁ খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ আৰু কৃষকৰ সমৃদ্ধিৰ লক্ষ্যৰে স্থাপন কৰা এই কেন্দ্ৰত মজুত থকা ধান আৰু ইয়াৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে কৃষকৰ পৰা ধান ক্ৰয়ৰ শেহতীয়া স্থিতিৰো বুজ লয়। ইয়াৰ পাছত শ্ৰীৰায়ে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ ল'ব। তেওঁ আজি নগাঁও জিলাৰ কুঁৱৰীটোল ধান ক্ৰয় কেন্দ্ৰ, ভূপেন হাজৰিকা কলাতীৰ্থ আৰু আমোলাপট্টিৰ পানী যোগান প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্পৰ পৰ্যালোচনা কৰিব। কোকৰাঝাৰ জিলাৰ বানৰগাঁও মিনি ষ্টেডিয়াম আৰু খাগ্ৰাবাৰী খেলপথাৰত আজিৰে পৰা 15 অক্টোবৰলৈ BPFৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু যুৱ প্ৰতিভাসমূহ চিনাক্ত কৰি বিকশাই তোলাৰ বাবে এখন মঞ্চ প্ৰদানৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এখন সংবাদমেলত BTCৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে কালি কয় যে এই মহোৎসৱত ক্ৰীড়া, সাংস্কৃতিক আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাসমূহত অংশ ল'ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ক্ৰীড়াৰ শিতানত এথলেটিক্স, কাবাডী, ভলীবল আৰু থলুৱা খেল ধেমালি অনুষ্ঠিত হ'ব। সাহিত্য শিতানত আবৃত্তি, তৰ্ক, আকস্মিক বক্তৃতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক শিতানত বাগৰুম্বা নৃত্য, পৰম্পৰাগত আৰু আধুনিক গীত তথা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত খেল মহাৰণৰ তৃতীয়টো সংস্কৰণ অহা 7 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে ক্ৰীড়াৰ প্ৰতি নৱপ্ৰজন্মৰ উৎসাহ, প্ৰতিভা আৰু উদ্যমক নতুন মঞ্চ প্ৰদানৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। গাঁৱৰ খেলপথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্ৰতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 1 নৱেম্বৰত খেল মহাৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এইবাৰ তৃতীয় সংস্কৰণত 8বিধ ক্ৰীড়া প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। এথলেটিক্স, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এইকেইটা শিতানত খেল অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ক্ৰীড়া সংস্কৃতি উন্নত কৰাৰ বাবে খেলৰ আন্তঃগাঁথনিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যজুৰি 3000 খেলপথাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। তদুপৰি 29000 দবা বোৰ্ড বিতৰণ কৰাৰ লগতে ভৱিষ্যতৰ ক্ৰীড়াবিদসকলৰ বাবে 1,40,000 সম্ভাৱনাময় খেলুৱৈৰ এটা বৃহৎ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি

0: সাংবিধানিক অধিকাৰ খৰ্ব হলে আদালতে হস্তক্ষেপ কৰিব লাগে বুলি দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত প্ৰকাশ বহিৰাজ্যত মৃত্যু হোৱা হিমাশ্ৰী বড়োৰ চপাইডঙৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে মত বিনিময় পবিতৰা অভয়াৰণ্য কাইলৈ পৰ্যটকৰ বাবে মুকলি আৰু আজিৰে পৰা 15 অক্টোবৰলৈ বি পি এফৰ উদ্যোগত কোকৰাঝাৰ যুৱ মহোৎসৱ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া লাকী আলীৰ কণ্ঠৰ এটি গীত।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো সুৰৰ কৰণী। আজিৰ অনুষ্ঠানত প্ৰথমেয়া জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ সূৰ্য দাসৰ কণ্ঠৰীতি গীত।

শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ নিভা তালুকদাৰৰ কণ্ঠৰীতি গীত।

সুৰৰকৰণি অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত বাতৰি আৰু 1:05 বজাত ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চিত্ৰলেখা বৰুৱা দাসৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া অনিল কলিতা ৰচিত এটি গীত।

চিত্ৰলেখা বৰুৱা দাসৰ কণ্ঠৰ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে অনিল কলিতা আৰু শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইৰ মোবাইল এপতো উপলব্ধ। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ শিবেন বেনাৰ্জীৰ কণ্ঠৰ খায়াল ৰাগ সুধ সারং।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে শিবেন বেনাৰ্জীৰ কণ্ঠৰ খায়াল শুনিলে। ৰাগ আছিল সুধ সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 বাতৰি শুনিবলৈ পাব।

0: Ella, Akakpani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সাংবিধানিক অধিকাৰ খৰ্ব হোৱা মাত্ৰেই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শান্তি নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে কৌশলগত প্ৰয়োজন বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। নৌসেনাই আজি ইনচ মেনগ্ৰোল নামৰ ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ ৰাষ্ট্ৰৰ সেৱাৰ বাবে ব্যৱহাৰৰ শুভাৰম্ভ কৰে। নৱৰাত্ৰিৰ দ্বিতীয় দিনা সংযম তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা অৰ্চনা কৰা হৈছে। আৰু সমাজবাদী চিন্তাবিদ মুক্তিযোদ্ধা ডক্টৰ ৰাম মনোহৰ লোহিয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে যেতিয়া সাংবিধানিক অধিকাৰ খৰ্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ 33সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক মৰ্যাদা, সমতা, স্বাধীনতা আৰু ন্যায়কে ধৰি বহু প্ৰতিশ্ৰুতি দিছে। মানৱ অধিকাৰ আয়োগে অভিযোগৰ তদন্ত কৰাৰ উপৰি ব্যৱস্থাৰ বিফলতা চিনাক্ত কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে।
1: Courts must intervene when constitutional rights are violated. Human rights commissions must investigate complaints, identify systemic failures, and ensure that concerns which may otherwise remain invisible receive institutional attention. Civic society can bring ground realities into the forefront, while international institutions can contribute scientific knowledge, experience, and cooperation. Water itself teaches us something consequential. It crosses boundaries. Our response to it must do the same. Human rights commissions must investigate complaints, identify systemic failures, and ensure that concerns which may otherwise remain invisible receive institutional attention.
0: মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে মানৱ অধিকাৰ মানৱ মৰ্যাদাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ইয়াৰ সৈতে স্বাস্থ্যসেৱা, খাদ্য, বাসস্থান, জীৱিকা আৰু পৰিচ্ছন্ন পৰিৱেশৰ সুবিধা অন্তৰ্ভুক্ত হৈ আছে। তেওঁ আয়োগে মানৱ অধিকাৰৰ সুৰক্ষা নিৰন্তৰ শক্তিশালী কৰি যাব আৰু ন্যায় মৰ্যাদা আৰু দায়িত্ববোধৰ প্ৰসাৰ কৰিব বুলি আস্থা ব্যক্ত কৰে। ন্যায়াধীশ সূৰ্যকান্তে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিগত 33 বছৰত 24 লাখৰো অধিক গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে 23 লাখৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। এন এইচ আৰ চি ইণ্ডিয়া মোবাইল এপ্লিকেশ্যন মুকলি কৰিলে নাগৰিকসকলে অভিযোগ দাখিল কৰা, ইয়াৰ অগ্ৰগতি পৰীক্ষা কৰা আৰু সহজে তথ্য লাভ কৰাত সহায় হ'ব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে কয় যে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ প্ৰতিগৰাকী লোকৰ বাবে খোলা আছে আৰু যিকোনো সাধাৰণ নাগৰিক অথবা কোনো নিৰ্বাচিত সংস্থাৰ সদস্যই দাখিল কৰা যিকোনো আবেদনেই আদৰণীয়। তেওঁ কয় যে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ আদালতৰ কাষ চপাৰ অধিকাৰ আছে আৰু আদালতে তেওঁলোকৰ কথা শুনিব আৰু আইনৰ অধীনত দিব পৰা সকাহ প্ৰদান কৰিব। ন্যায়াধীশগৰাকীৰ সাক্ষাতৰ বাবে আই এন ডি আই এ ব্লকে জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই ন্যায়াধীশ সূৰ্যকান্তে কয় যে তেওঁৰ সাক্ষাতৰ বাবে অনুৰোধ জনাই প্ৰেৰণ কৰা এখন পত্ৰ কালি লাভ কৰে আৰু যোৱা নিশা তেওঁ সাক্ষাৎ কৰিব নোৱাৰাৰ কাৰণ ব্যাখ্যা কৰি পত্ৰখনৰ উত্তৰ দিয়ে।
1: सुप्रीम कोर्ट के द्वार सबके लिए खुले हैं। कोई भी पिटीशन किसी भी कोई भी चाहे वो आम नागरिक है या कोई माननीय सदस्य है किसी इलेक्टेड बॉडी का कोई भी है भारत का हर नागरिक का उसका अधिकार है वो हमारे पास आए हम कानून की व्यवस्था और कानून के अनुरूप जो उनकी समस्या है उसका हम अपनी तरफ से उसकी सुनवाई करेंगे और जो जिसको बनता है उसको जरूर उसका अधिकार वो देंगे।
0: সাম্প্ৰতিক সময়ৰ আন্তঃসংযোজিত বিশ্বৰ প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেৱল কূটনৈতিক বিকল্প নহয় বৰং শান্তি নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে কৌশলগত প্ৰয়োজন বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ 66সংখ্যক পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰাধাকৃষ্ণনে কয় যে পাৰস্পৰিক বিনিময় আৰু এই বিনিময়ক সমন্বিত কাৰ্যপন্থালৈ ৰূপান্তৰ কৰাতেই গোলকীয় সহযোগিতাৰ তাৎপৰ্য লুকাই আছে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে গোলকীয় সমস্যাসমূহে সমন্বিত সঁহাৰি দাবী কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে বসুধৈৱ কুটুম্বকম কেৱল ভাৰতৰ

এটা শ্লোগান নহয়। যিকোনো এখন ৰাষ্ট্ৰ দুৰ্যোগ নাইবা বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰত অন্যতম ৰাষ্ট্ৰ হিচাপে সহায়ৰ বাবে অগ্ৰসৰ হয় বুলিও তেওঁ কয়। ভাৰতে আনক দমন কৰি নাইবা হেঁচা প্ৰয়োগ কৰি নহয় উন্নয়নৰ পদ্ধতিৰে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'বলৈ বিচাৰে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নৌসেনাই আজি ইনছ মেনগ্ৰোল নামৰ কোচিন জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মিত ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ ASW SWC মুম্বাইৰ নৌসেনাৰ জাহাজ নিৰ্মাণাগাৰত ৰাষ্ট্ৰ সেৱাৰ বাবে ব্যৱহাৰৰ শুভাৰম্ভ কৰে। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই যুদ্ধ জাহাজখনে উপকূলীয় আৰু অগভীৰ সামুদ্ৰিক অঞ্চলত ছাবমেৰিনৰ প্ৰৱেশ ধৰা পেলোৱাৰ লগতে ইয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত নৌসেনা বাহিনীৰ ক্ষমতা বৃদ্ধি কৰিব। আজি এই শুভাৰম্ভ অনুষ্ঠানত পশ্চিম নৌসেনা কমাণ্ডাৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ উপ নৌসেনাধ্যক্ষ সঞ্জয় বাচ্চায়নে অধ্যক্ষতা কৰিব। অনুষ্ঠানত দিয়া ভাষণত তেওঁ

0: থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই যুদ্ধ জাহাজখনে উপকূলীয় আৰু অগভীৰ সামুদ্ৰিক অঞ্চলত ছাবমেৰিনৰ প্ৰৱেশ ধৰা পেলোৱাৰ লগতে ইয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত নৌসেনা বাহিনীৰ ক্ষমতা বৃদ্ধি কৰিব। আজি এই শুভাৰম্ভ অনুষ্ঠানত পশ্চিম নৌসেনা কমাণ্ডাৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ উপ নৌসেনাধ্যক্ষ সঞ্জয় বাচ্চায়নে অধ্যক্ষতা কৰিব। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে এই জাহাজখন 80% অধিক থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা দেশৰ অভিযান্ত্ৰিক সামৰ্থ প্ৰযুক্তিগত বিকাশ বৃদ্ধি কৰাৰ লগতে থলুৱা প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দেশৰ সংকল্পবদ্ধতাকো প্ৰতিপন্ন কৰিব। নৌসেনা বাহিনীৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে চলিত বছৰত 10খন জাহাজ কাৰ্যক্ষম কৰা হৈছে আৰু শীঘ্ৰেই আৰু 8খন জাহাজ কাৰ্যক্ষম কৰা হ'ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয় যে 2034 চনৰ ভিতৰত নৌসেনা বাহিনীত ব্যৱহৃত সকলো আহিলা 10 বছৰৰ ভিতৰত সংযোজন কৰা হ'ব। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা চলি আছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হৈছে। সংযম তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে সংযম ত্যাগ আৰু দৃঢ়তাৰ প্ৰতিভূ দেৱী ব্ৰহ্মচাৰিণীয়ে সকলোকে আত্মসংযম আৰু সাহস যোগাব বুলি কামনা কৰে। উল্লেখযোগ্য যে কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা স্কন্দমাতা কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। সমাজবাদী চিন্তাবিদ আৰু মুক্তিযোদ্ধা ডঃ ৰাম মনোহৰ লোহিয়াৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীসিঙে কয় যে ডঃ লোহিয়া ৰাজনৈতিক সততা, সামাজিক ন্যায় আৰু বঞ্চিতসকলৰ অধিকাৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰি থকাসকলৰ অনুপ্ৰেৰণাস্বৰূপ। তেওঁ কয় যে চিন্তাবিদগৰাকীয়ে সমাজত বৰ্তি থকা অসমতা আঁতৰ কৰাৰ বাবে অবিৰত সংগ্ৰাম কৰাৰ লগতে ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ বাবেও প্ৰয়াস চলাইছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ডঃ ৰাম মনোহৰ লোহিয়াৰ আদৰ্শই এখন সৰ্বাত্মক সমাজ গঢ়াৰ দিশত সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলি মত প্ৰকাশ কৰে। ছৌদি আৰবৰ ৰাজধানী ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি পুনৰ আক্ৰমণ হয়। অসামৰিক বিমান পৰিবহণৰ সাধাৰণ কৰ্তৃপক্ষ জি এছ চি এ প্ৰকাশ কৰা মতে এই আক্ৰমণত আহত আৰু ক্ষতিগ্ৰস্তৰ মূল্যায়ন অব্যাহত আছে। বিমানবন্দৰটোত যোৱা শনিবাৰৰ আক্ৰমণৰ পাছতে কালি পুনৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে 11জন আহত হয়। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে জনোৱা মতে যোৱা শনিবাৰৰ আক্ৰমণত মৃত্যু হোৱা 13জন লোকৰ ভিতৰত এজন ভাৰতীয় লোকো আছে। এই প্ৰথমটো আক্ৰমণত 308জন লোক আহত হৈছিল আৰু ইয়াৰ ভিতৰত 10জন ভাৰতীয় আছে। ৰিয়াদৰ ভাৰতীয় দূতাবাসে নিহত ব্যক্তিগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয় যে মৃতদেহটো দেশলৈ ঘূৰাই পঠোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণকে ধৰি সকলো প্ৰকাৰৰ সহায়ৰ বাবে পৰিয়ালটোৰ সৈতে সংযোগত আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতীয় লোকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সাংবিধানিক অধিকাৰ খৰ্ব হোৱা মাত্ৰেই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে কৌশলগত প্ৰয়োজন বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। আৰু সমাজবাদী চিন্তাবিদ মুক্তিযোদ্ধা ডঃ ৰাম মনোহৰ লোহিয়াৰ মৃত্যুবাৰ্ষিকী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মহানন্দ দাসৰ কণ্ঠৰ দুটি লোকগীত।

0: ইমান পৰি পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চাপাইডাঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। তেওঁ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ লগতে ৰাইজৰো সন্দেহ আছে, সেয়েহে অসম আৰক্ষীৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এটা দল তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে হিমাশ্ৰী বড়োৰ দুখীয়া পৰিয়ালটোক চৰকাৰে আৰ্থিকভাৱে সহায় আগবঢ়াব। তেওঁ এই ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অহাৰ বাবে তদন্ত প্ৰক্ৰিয়া চলোৱাত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও প্ৰকাশ কৰে। ইপিনে হিমাশ্ৰীৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি ইউ পি পি এলৰ সাংসদ প্ৰমোদ বড়োৱে ৰেল মন্ত্ৰালয়, গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি ৰেল আৰক্ষী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্ৰী ডঃ শৰ্মাকো এই ঘটনাৰ উচিত বিচাৰ

0: বাবে দাবী জনোৱা হৈছে। এই অনুসৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ঘটনাৰ প্ৰতিবাদত আৰু নাৰীৰ মৰ্যাদা তথা সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই কালি সন্ধিয়া ৰাজ্যজুৰি মম শিক্ষা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। অহা বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নগৰ উন্নয়ন বিভাগক নিৰ্দেশ দিয়া বুলি মন্ত্ৰী কৌশিক ৰায়ে আজি বোকাখাটত মন্তব্য কৰে। গোলাঘাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মন্ত্ৰী শ্ৰীৰায়ে এই মন্তব্য কৰে। ইফালে বোকাখাট পৌৰসভাৰ 10টা ৱাৰ্ডৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পৌৰসভাৰ কাৰ্যবাহী বিষয়া সমুজ্জ্বল দাসৰ সৈতে উপ পৌৰপতি আৰু ৱাৰ্ড কমিশনাৰসকলৰ সংঘাতৰ বিষয়টো ভুল বুজাবুজিৰ পৰিণতিত হোৱা বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে এই সমস্যাৰ শীঘ্ৰে সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে। বাক্সা জিলাৰ শালবাৰীত আজি নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে শালবাৰী মহকুমা আৰক্ষী প্ৰশাসনে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। শালবাৰী আৰক্ষী থানাৰ পৰা শালবাৰী বজাৰলৈ উলিওৱা এই সজাগতা সমদল কাৰ্যসূচীত শালবাৰী মহকুমা আৰক্ষী বিষয়া দেৱাশীষ কায়স্থাই অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ লোকক নিচাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়।
1: সমাজক আমি এইটোৱে আহ্বান জনাওঁ যে আমি আৰক্ষী প্ৰশাসনে যিটো নিচা, যিটো ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে অসম আৰক্ষী, আৰু তাত জনসাধাৰণৰ সহযোগ আমাক লাগিব। আৰু লগতে যুৱ প্ৰজন্ম, যিসকল উঠি অহা প্ৰজন্ম, তেওঁলোকে যাতে ড্ৰাগছৰ প্ৰতি আসক্ত নহৈ নিজৰ জীৱন ঠিক ঠাককৈ আগুৱাই নিবলৈ তেওঁলোকে কাম কৰি যায়, তেওঁলোকে পঢ়া শুনাত মন দিয়ে, দৈনন্দিন বেলেগ কামত মনোনিৱেশ কৰি এই যি নিচা সেইবোৰৰ পৰা যাতে দূৰত থাকে, তাৰ কাৰণে অভিভাৱকসকলো সচেতন হ'ব লাগিব, সমাজৰ সকলো বৰ্গৰ লোক ইয়াৰ কাৰণে সচেতন হ'ব লাগিব। আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এইখিনি আপোনালোকলৈ আহ্বান। আৰু যদি সমাজত কিবা তেনেকুৱা বেয়া বস্তু চলি আছে, নিচা জাতীয় দ্ৰব্য বস্তুৰ প্ৰচলন চলি আছে, তেতিয়াহ'লে আমাৰ আৰক্ষী প্ৰশাসন সদায় তৎপৰভাৱে তাত বিৰুদ্ধে একচন ল'ব। তাৰ বাবে আৰক্ষী প্ৰশাসনক সমাজৰ তথা সকলো লোকৰ সহযোগিতা লাগিব, এইখিনি আমাৰ আহ্বান।
0: উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত শালবাৰী আৰক্ষীৰ লগতে শালবাৰী মহাবিদ্যালয় আৰু শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। দেৱী দুৰ্গাক আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰ ঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদিক পূজা অৰ্চনা প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। পবিতৰা অভয়াৰণ্য কাইলৈ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 13 অক্টোবৰৰ পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয় মুকলি কৰা হ'ব। তদুপৰি পৰ্যটকৰ সুবিধাৰ বাবে আৰু অধিক সংখ্যক দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সকলো সা সুবিধা ৰখা হ'ব বুলি অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত মুকলি এলবামখনিৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 24 দিন 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 12 তাৰিখ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এই অনুষ্ঠান নিউজ অন AIR এপতো উপলব্ধ। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত প্ৰমোদ চন্দ্ৰ টাই, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী জিনিয়া শৰ্মাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মাইক্ৰফোনৰ সন্মুখত মই ত্ৰৈলোক্য বৰা।

বুদ্ধদেৱে কৈছিল, যিসকলে নিজৰ কথামতে কাম কৰে তেওঁলোকৰ কথাবোৰ গোন্ধ নোহোৱা ধুনীয়া ফুলৰ দৰে সুন্দৰ, কিন্তু ফলহীন।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে অৰ্ধকাশ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানৰ পুনতে আগবঢ়াবলৈ লোৱা হৈছে মোৰ কথা শিতানত মণিমালা ভূঞা ৰচিত চুটিগল্প অবুজ বেদনা।
1: অবুজ বেদনা। ঘৰ সোমোৱাৰ লগে লগে ঘৈণীয়েক জেতুকীয়ে ৰামধনক খবৰটো দিলে। খবৰটো শুনি সি এক প্ৰকাৰ হতাশ হোৱাৰ দৰে হ'ল। সি ঠাইতে বহি পৰিল। তাৰ একেটি ল'ৰা সৰুকণক নিজৰ জীৱনতকৈও অধিক ভাল পায়। তথাপি জেতুকীৰ মুখৰ পৰা তাৰ বেমাৰটো বেছি হোৱা বুলি শুনিও টকাৰ অভাৱৰ বাবে একো এটা কৰিব পৰা নাই। ওৰে দিনটো চহৰত ৰিক্সা চলাই যিকেইটা টকা উপাৰ্জন কৰে সেইকেইটা তিনিসাজ ভাত খাওঁতেই আদায় হয়। তেনেস্থলত ৰামধনে ক'ৰ টকাৰে সৰুকণৰ চিকিৎসা কৰাব? ৰামধনৰ কেতিয়াবা নিজৰ ওপৰতে ধিক্কাৰ জন্মে। সি এনেই মানুহ হৈ জন্ম ল'লে। উৎসৱে পাৰ্বণে জেতুকী সৰুকণক একো এটা দিব নোৱাৰে। আনকি সৰুকণে সিদিনা বেমাৰী অৱস্থাত খাব খোজা বস্তুটোও ৰামধনে আনি দিব নোৱাৰিলে। অভাৱৰ এখন সংসাৰত জন্মগ্ৰহণ কৰা সৰুকণে উপলব্ধি কৰিব পৰা হৈছে যে এটকা উপাৰ্জন কৰিবলৈকো দেউতাকে কিমান পৰিশ্ৰম কৰিব লগাত পৰে। সেয়ে সি দেউতাকক পৰাপক্ষত একো নুখুজিছিল। জেতুকীৰ মাততহে ৰামধনে সম্বিত ঘূৰাই পালে। সি ইমান পৰে এইবোৰ চিন্তাত বিভোৰ হৈ আছিল। ফিকা চাহ এবাতি তালৈ আগবঢ়াই দি তাই নিশ্চুপ হৈ ৰ'ল। এইকেইদিন পুতেকৰ চিন্তাই তাইকো যে খুলি খুলি খাইছে মুখখন চালেই গম পোৱা যায়। জেতুকীয়ে গাঁৱৰ হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে খুৱাব খুজিছে, কিন্তু ৰামধনৰহে মন নাই। গাঁৱলীয়া ঔষধৰ ওপৰত তাৰ আগৰে পৰাই ইমান বিশ্বাস নাই। আচলতে গাঁৱত বাস কৰিলেও তাৰ চিন্তাবোৰ পুৰণিকলীয়া নহয়। ৰামধনে ভাবিলে এনেকৈ আৰু চাই থাকিব নোৱাৰি। সি দৃঢ়প্ৰতিজ্ঞ হ'ল কাইলৈ যিকোনো উপায়েৰে পুতেকৰ ঔষধ আনিবই। ৰামধনে চহৰৰ চৌধুৰী বোলা চিকিৎসকজনৰ ওচৰলৈ যাবলৈ ঠিক কৰিলে। চহৰত ৰিক্সা চলাওঁতে ৰামধনে বহুতৰে মুখত শুনিছে চিকিৎসকজন হেনো দয়ালু। ভবামতে ৰামধন পাছদিনা চিকিৎসকজনৰ ওচৰলৈ গ'ল। হাতত লৈ গ'ল মাথো 500 টকা। এই 500

0: টকাটোৱেই আছিল ৰামধনৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। বহু অভাৱ অভিযোগতো সি এইকেইটা টকা খৰচ কৰা নাছিল। কিন্তু এতিয়া মৰমৰ পুতেকক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ এই সাঁচতীয়া টকাকেইটা উলিয়াই আনিছে। যথাসময়ত ৰামধনৰ পাল পৰিল। সি ভিতৰলৈ সোমাই গৈ চিকিৎসকজনক নমস্কাৰ জনালে। ৰামধনে হাতযোৰ কৰি ক'লে, ডাক্তৰ চাহাব, মই বহু আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ এটাই ল'ৰা সৰুকণ। আজি কিছুদিনৰ পৰা হৈ থকা বেমাৰটো কালিৰ পৰা বেছি হ'বলৈ আৰম্ভ কৰিছে। টকাৰ অভাৱৰ বাবে মই তাক চিকিৎসা কৰাব পৰা নাই। হাতত যি সাঁচতীয়া 500 টকা আছিল তাকেই লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি ছাৰ, ল'ৰাটো বচাওক। সি কোনোমতে কথাকেইষাৰ ক'লে, কিন্তু এয়া সি কি দেখিছে? তাৰ কথাৰ কোনো উত্তৰ নিদি চিকিৎসকজন দেখোন কোঠাৰ পৰা ওলাই গ'ল। তেওঁ জানো কথাখিনি নুশুনিলে। উপায়বিহীন হৈ ৰামধনেও চিকিৎসকজনক অনুসৰণ কৰি এখোজ দুখোজকৈ বাহিৰলৈ ওলাই আহিল। হঠাৎ তাক কোনোবাই মতা শুনিলে। সি দেখিলে ৰাস্তাৰ কাষত ৰৈ আছে তাৰ লগৰে ৰিক্সা চালক ৰবীন। ৰবীনে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও বিপদত মাত সাৰ দিয়ে। এতিয়াও সি সৰুকণৰ খা খবৰ ল'লে। ৰামধনে সকলো কথাৰে উত্তৰ দিলে। লগতে অলপ আগতে চিকিৎসকজনে কৰা আচৰণৰ বিষয়েও ক'লে। ৰবীনে ক'লে, হেৰৌ, আমাৰ দৰে দুখীয়া মানুহৰ লগত তেওঁৰ সম্বন্ধই বা কি? তোৰ ল'ৰাৰ আজি মৃত্যু হ'লেও তেওঁৰতো একো ক্ষতি নহয়। আমিবোৰ সমাজৰ সৰু মানুহ ৰামধন। সৰু মানুহৰ হৃদয়ৰ কান্দোন বুজিবলৈ কোনেও যত্ন নকৰে। আমিবোৰ চিৰদিন অৱহেলিত, নিপীড়িত। তই ঘৰলৈকে ঘূৰি যা ৰামধন। ৰামধনে এতিয়াহে বুজিলে চিকিৎসকজনে তাক একো উত্তৰ নিদিয়াকৈ কিয় গুচি আহিছিল। পুতেকৰ নিশ্চিত মৃত্যুৰ কথা ভাবি তাৰ অন্তৰে কান্দি উঠিল। সঁচাকৈ সৰু মানুহ হৈ উপজাতো এটা পাপ, ৰামধনে ভাবিলে। গভীৰ দুখেৰে সি ঘৰলৈকে উভতিছে। ঔষধৰ প্ৰতীক্ষাত জেতুকী ৰৈ ৰৈ চাগে ভাগৰি পৰিছে। ৰামধনে অনিচ্ছা স্বত্বেও হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে সৰুকণক খুৱাবলৈ ঠিক কৰিলে। সৰুকণৰ ৰুগ্ন শুকান মুখখন বাৰে বাৰে তাৰ চকুত ভাহি উঠিছে। ওৰেটো ৰাস্তা, ৰামধনৰ চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, আছেনে কোনোবা যি মোৰ ল'ৰাটোক আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিব?
1: সেয়া আছিল অৰ্ধাকাশ অনুষ্ঠানৰ মূল কথা শিতানত মণিমালা ভূঞাৰ ৰচিত চুটিগল্প অভুজ বেদনা। আকাশবাণী তেজপুৰ অৰ্ধকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে আলিচা চিন্নাৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। পুনতে শুনাবলৈ লোৱা হৈছে এই গীতটি।

শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানত আলিচা চিন্নাই কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাসকলে আলিচা চিন্নাইৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

শ্ৰোতাসকলে অৰ্ধকাশ অনুষ্ঠানত আলিচা চিন্নাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত শেষত শুনাবলৈ লোৱা হৈছে এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে অৰ্ধাকাশ অনুষ্ঠানৰ পুনতে মণিবালা ভূঞা ৰচিত চুটিগল্প অবুজ বেদনা আৰু আলিচা সিনহাৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীতকেইটি শুনিলে।

ইমানপুৰে শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত দুটি লোকগীত শুনিলে অঞ্জনা দাস বৈশ্যৰ কণ্ঠৰ। এই আকাশবাণী তেজপুৰ, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

আজিৰ অনুষ্ঠান পৰিস্থিতিৰ পিছতে আগবঢ়োৱা হ'ব গীতালী। আজি শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটামান গীত। 6:44 পৰা 7:20 বাতৰি শুনিবলৈ পাব। 7:20 নিবেদন কৰা হ'ব প্ৰাঞ্জল শইকীয়াৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। বা বাতৰি ভিত্তিক অনুষ্ঠান ৰেঙনি শুনিবলৈ পাব 7:35। 7:50 নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 মুখ্য বাতৰি শুনিবলৈ পাব। 8:02 আগবঢ়োৱা হ'ব বিজ্ঞানচৰা। আজি শুনিবলৈ পাব স্মৃতিৰ পৰা চিন্তালৈ মানৱ মগজুৰ বিজ্ঞান। 8:30 বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীত শুনিবলৈ পাব। 8:45 পৰা 9:15 বাতৰি শুনিবলৈ পাব। 9:15 পৰা 9:30 অসমীয়া আধুনিক গীত শুনিবলৈ পাব ভূপেন হাজৰিকাৰ কণ্ঠৰ। শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব 9:30। নিশা 10:00 আগবঢ়োৱা হ'ব ধ্ৰুৱজ্যোতি দাস ৰচিত নাট পোহৰৰ ঘৰ, আৰু আমাৰ অনুষ্ঠান সামৰা হ'ব 10:30। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে বৃষ্টি বোলছবিত জয়ন্ত হাজৰিকা আৰু কুলবৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: গীতালী অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ফাগুনী বোলছবিত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত কেইটি শুনিলে। আকাশবাণী তেজপুৰ খন্তেক পিছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দীত, 7:05 ইংৰাজীত আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডুলছ বনোৱাৰ দৰে উজু। আৰ বি আয়ে কয়
1: জানি লওক, সতৰ্ক হৈ ৰওক।

0: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়োৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা, ৰাজ্যৰ কেইবাখনো জিলাত আজি সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত যন্তৰ মন্তৰৰ পৰিৱৰ্তে দিল্লীত তিনিটা নতুন প্ৰতিবাদস্থলীৰ স্থান নিৰ্ধাৰণ আৰু চিৰাং জিলাত আজিৰে পৰা চাৰিদিনীয়া যুৱ মহোৎসৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইডঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ পৰিয়ালৰ লগতে ৰাইজৰো সন্দেহ আছে, সেয়েহে অসম আৰক্ষীৰ মহাপৰিদৰ্শকৰ নেতৃত্বত এটা দল তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে হিমাশ্ৰী বড়োৰ আৰ্থিকভাৱে অনগ্ৰহৰ পৰিয়ালটোক চৰকাৰে অৰ্থ সাহায্য আগবঢ়াব বুলিও উল্লেখ কৰে। তেওঁ এই ঘটনাৰ আঁৰৰ সত্য পোহৰলৈ অহাৰ বাবে চলোৱা তদন্তত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে।
1: অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম নামত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ হিমাশ্ৰী বড়োৰ মৃত্যু হয়। পৰিয়াল বা ৰাইজৰ সন্দেহো আছে গোটেই ঘটনাটোক লৈ। অসম পুলিচৰ IGP আমি তালৈকে পঠিয়াইছোঁ গোটেই ঘটনাটো তদন্ত কৰাৰ বাবে। আজি মই শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰিলোঁ, সমবেদনাও জনালোঁ। ইতিমধ্যে মই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুলৈকে চিঠিও লিখিছোঁ যে এই ঘটনাটো তদন্ত হ'ব লাগে আৰু মই খবৰো লৈ থাকিম যাতে ঘটনাটো তদন্ত হ'ব পাৰে। আজি মই চপাইডাঙলৈকে আহি আমাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ।
0: ইপিনে হিমাশ্ৰীৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি UPPLৰ সাংসদ প্ৰমোদ বড়োৱে ৰেল মন্ত্ৰালয়, গৃহমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তদুপৰি ৰেল আৰক্ষী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মুখ্যমন্ত্ৰী ডঃ শৰ্মাকো এই ঘটনাৰ উচিত বিচাৰৰ বাবে দাবী জনোৱা হৈছে। এই অনুসৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে। অহা বছৰ এপ্ৰিল মাহত ৰাজ্যৰ বনাঞ্চলত পৰীক্ষামূলকভাৱে 1.5 কোটি থলুৱা ফল মূলৰ গছৰ পুলি ৰোপণ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰী জিলাত সেৱা সংকল্প অভিযানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। শ্ৰীবৰুৱাই কয়

যে নদীৰ পাৰৰ চৰচাপৰিত গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে। সমাগত দিনত শিলবালি কঢ়িওৱাৰ দৰে কামসমূহ ৰাজ্য চৰকাৰৰ আন বিভাগক অৰ্পণ কৰা হ'ব আৰু বন বিভাগে কেৱল গছপুলি ৰোপণ আৰু ৰাজ্যত সেউজীয়া বাতাবৰণ গঢ়াত গুৰুত্ব আৰোপ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে নলবাৰী জিলাত যোৱা 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়িত হৈ থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত বহু আঁচনিৰ সুবিধা ৰাইজৰ দুৱাৰদলিত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই সেৱা সংকল্প অভিযানৰ অধীনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ঘগ্ৰাপাৰৰ পৰা বানেকুছিলৈ

0: খনৰ বিভিন্ন বিভাগৰ অধীনত বহু আঁচনিৰ সুবিধা ৰাইজৰ দুৱাৰদলিত আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই সেৱা সংকল্প অভিযানৰ অধীনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ঘগ্ৰাপাৰাৰ পৰা বানেকুছিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আৰু ঘাইপথৰ মাজৰ অংশত গছপুলি ৰোপণৰ কামৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মিলনপুৰত আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীবৰুৱাই কয় যে সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি ৰাইজৰ প্ৰতি উৎসৰ্গিত বিভিন্ন আঁচনিসমূহৰ সুবিধা ৰাইজে সহজে লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে। সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাৰ আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলে আগবঢ়োৱা সেৱাৰ আনুষ্ঠানিক স্বীকৃতিস্বৰূপে 120গৰাকী মহিলাক 1000 টকাৰ এককালীন প্ৰেৰণামূলক আৰ্থিক সাহায্য আৰু মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ থকা মানপত্ৰ প্ৰদান কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশৰূপে আজি ধেমাজি জিলাৰ 3টা বিধানসভা সমষ্টিত আশাকৰ্মী আৰু তত্বাৱধায়কসকলৰ মাজত এককালীন উদগনিমূলক ধনৰাশি আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ মুঠ 777গৰাকী আশাকৰ্মী আৰু 62গৰাকী আশা ছুপাৰভাইজাৰক প্ৰত্যেককে 1খনকৈ প্ৰশংসা পত্ৰ আৰু 1000 টকাকৈ চেক বিতৰণ কৰা হয়। জিলাখনৰ জোনাই সমষ্টিৰ বাবে চিমেণ্ট চিচি টঙানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত, চিচি বৰগাঁও সমষ্টিৰ বাবে চিলাপথাৰ দৈপল চৌহদত আৰু ধেমাজি সমষ্টিৰ বাবে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটতো আজি এই কাৰ্যসূচীৰ অংশ হিচাপে পি এম পোষণ আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক পুষ্টিকৰ আহাৰ যোগান ধৰা হয়। টিয়কৰ বিধায়ক বিকাশ শইকীয়াই ৰান্ধনী তথা সহায়িকাসকলৰ হাতত আনুষ্ঠানিকভাৱে চেক আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত টিয়ক সমজিলা আয়ুক্ত মগেন নৰহ, জিলা পৰিষদৰ সদস্য ৰূপক শইকীয়া, পি এম পোষণৰ জিলা আঁচনিৰ পৰিচালক পাৰ্বিন চুলতানা আদিৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মৰিগাঁও জিলাতো সেৱা সংকল্প অভিযানৰ অধীনত আজি জিলা পৰ্যায়ৰ কুইজ, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত আছে। প্ৰৱাসী অসমীয়া ভাস্কৰজ্যোতি দত্তৰ এই গোচৰৰ সাক্ষ্য প্ৰদান কৰি আজি সম্পূৰ্ণ নহল। নেটৱৰ্কৰ সমস্যাৰ বাবে আদালতৰ কাম কাজ নিৰ্ধাৰিত সময়ত আৰম্ভ কৰিব নোৱাৰাৰ বাবে প্ৰৱাসী অসমীয়া দত্তৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ নোহোৱাত কাইলৈ পুৱা 10:30 বজাত পুনৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আদালতত অন্য 8গৰাকী প্ৰৱাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিছে। ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্তই জামিন লাভ কৰা আৰু ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগত আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিল্পীগৰাকীৰ পৰিয়াল আৰু অনুৰাগীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই সন্দৰ্ভত চৰকাৰ তথা কাৰ্যপালিকাৰ ভূমিকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ন্যায়ালয়ৰ কাৰ্যপৰিধিত চৰকাৰ অথবা কাৰ্যপালিকাৰ কৰণীয় নাথাকে। উচ্চ ন্যায়ালয়ৰ অথবা উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত চৰকাৰে মন্তব্য কৰিব নোৱাৰে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ফাষ্টট্ৰেক কোৰ্টে কৰি থকা কামৰ ভিত্তিত অচিৰেই গোচৰটোত ন্যায় পোৱা হ'ব বুলি চৰকাৰ আশাবাদী।
2: উচ্চতম ন্যায়ালয়ৰ যিকোনো সিদ্ধান্তক আমি চৰকাৰভাৱে তাৰ ওপৰত আমি কমেণ্ট দিব নোৱাৰোঁ। কিন্তু মই এটা কথা জানো যে ফাষ্ট ট্ৰেক কোৰ্টে যি ধৰণে ঘটনাটো তদন্ত কৰিছে, প্ৰায় প্ৰতিদিনে বিচাৰ কৰিছে আৰু এবছৰ 11 মাহ 12 মাহ 13 মাহ পৰ্যন্ত আদালতে কোনো অপৰাধীক জামিন দিয়া নাই। গতিকে আমি নিশ্চিতভাৱে আশাবাদী যে ফাষ্ট ট্ৰেক কোৰ্টত সুন্দৰ ন্যায় এটা আমি পাবলৈ সক্ষম হ'ম।
1: গৃহ মন্ত্ৰালয়ে জাৰি কৰা এটা নিৰ্দেশনা অনুযায়ী দিল্লীৰ অনুমোদিত প্ৰতিবাদস্থলী যন্তৰ মন্তৰক বিক্ষোভ আৰু ধৰ্ণাৰ বাবে অযোগ্য ঘোষণা কৰি দিল্লী আৰক্ষীয়ে ইয়াৰ পূৰ্বৰ অনুমোদন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ বিকল্প হিচাপে দেশৰ ৰাজধানী চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ 3টা নতুন স্থান নিৰ্ধাৰণ কৰা হৈছে। আজি জাৰি কৰা এই নিৰ্দেশনাটোত এখন বিশেষ সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। এই নিৰ্দেশনাত পুৰণি দিল্লীৰ ৰামলীলা ময়দান, পূব দিল্লীৰ চি বি ডি গ্ৰাউণ্ড আৰু উত্তৰ দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডক প্ৰতিবাদৰ কাৰণে অনুমোদিত স্থান হিচাপে উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যন্তৰ মন্তৰৰ পৰা এই স্থানসমূহ 3 কিলোমিটাৰ, 13.5 কিলোমিটাৰ আৰু 44 কিলোমিটাৰ দূৰত্বত অৱস্থিত। নতুন স্থানসমূহত প্ৰতিবাদ অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম পৃথকভাৱে প্ৰকাশ কৰা হ'ব বুলি দিল্লী আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে যন্তৰ মন্তৰত শান্তিপূৰ্ণ প্ৰতিবাদৰ অনুমতি সংক্ৰান্তত চি জে পি আৰু দিল্লীৰ আৰক্ষীৰ মাজত চলি থকা সংঘাতৰ মাজতে আৰক্ষীয়ে এই নিৰ্দেশনা জাৰি কৰিছে। ইফালে নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চি জে পি আৰু বিৰোধীৰ উদ্যোগত হ'বলগীয়া পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী চহৰখনত নিৰাপত্তা

0: ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। দেৱী দুৰ্গাৰ শাৰদীয় আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আজি নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হৈছে। সংযম, তপস্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ব্ৰহ্মচাৰিণীৰ পূজা ৰাজ্যৰ বিভিন্ন প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কালি নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰী ৰূপত আৰাধনা কৰা হয়। কাইলৈ দেৱীক চন্দ্ৰঘণ্টাৰ ৰূপত পূজা কৰা হ'ব। ইয়াৰ পাছত কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নীৰ ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে শুকুৰবাৰে ষষ্ঠীৰ সন্ধিয়া দেৱীক অকাল বোধনৰ বাবে বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ নাহৰকটীয়া বহুমুখী ক্ৰীড়া প্ৰকল্প কাইলৈ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰকল্পত আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ছুইমিং পুল, ক্ৰিকেট ষ্টেডিয়াম, ফুটবল আৰু এথলেটিকছৰ অত্যাধুনিক সা সুবিধা আছে। কাইলৈৰ অনুষ্ঠান ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিমল বৰাসহ বিধায়ক তৰংগ গগৈ উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈৰ পৰা 31 অক্টোবৰলৈ জনজাগৰণ সমদল অনুষ্ঠিত হ'ব। মহানগৰী বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী অনুষ্ঠানত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সমদলৰ জৰিয়তে ৰাজ্য কংগ্ৰেছ দলৰ সংবিধান বিৰোধী কাম কাজৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰা হ'ব। কংগ্ৰেছ দলে সাংবিধানিক প্ৰতিষ্ঠানসমূহক ভাবুকি প্ৰদান কৰি সমগ্ৰ দেশতে অস্থিৰ পৰিস্থিতিৰ সূচনা কৰিছে বুলি শ্ৰীশইকীয়াই মন্তব্য কৰে। তেওঁ কয় যে দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত 7টা স্থানত যুৱ শক্তিৰ দ্বাৰা এই সমদল অনুষ্ঠিত হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি কলিয়াবৰ ধন ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কলিয়াবৰ সমষ্টিৰ দুৱাৰবাগৰী সমবায় সমিতিৰ সদস্যসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আজি 17 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ধীৰাজ গোৱালা উপস্থিত থাকে। আজিৰ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। লগতে মহাবিদ্যালয়খনৰ মুখপত্ৰ জীপাল উন্মোচন কৰা হয়। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: মৰিগাঁও জিলাত আজি জিলা লোকপিয়ল পুথি প্ৰস্তুতকৰণ আৰু লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি সন্দৰ্ভত এদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। লোকপিয়ল সম্পৰ্কীয় কাৰ্যকলাপসমূহ সুচাৰুৰূপে, পদ্ধতিগতভাৱে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে জিলা পৰ্যায়ৰ বিষয়া, কৰ্মচাৰী তথা ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ প্ৰস্তুতি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ৰাজচক্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া তথা চক্ৰ বিষয়া, মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু জিলাখনৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ লোকপিয়ল সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাসে প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ জিলা লোকপিয়ল পুথি প্ৰস্তুতকৰণৰ লগতে লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰয়োজনীয় পদ্ধতি আৰু প্ৰস্তুতি সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আজিৰ কাৰ্যসূচীত মৰিগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যও উপস্থিত থাকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগে ৰংঘৰ প্ৰেক্ষাগৃহত সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। শিক্ষা, গৱেষণা আৰু শৈক্ষিক সেৱাৰ ক্ষেত্ৰত বিভাগটোৱে গৌৰৱময় যাত্ৰা স্মৰণীয় কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ পৰিকল্পনা কৰা হৈছে। আজিৰ অনুষ্ঠানত আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পতাকা আৰু জীৱবিজ্ঞান বিভাগৰ সোণালী জয়ন্তীৰ পতাকা বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল আৰু উদযাপন সমিতিৰ সভানেত্ৰী অধ্যাপিকা দীপশিখা বৰাই উত্তোলন কৰে। মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ আমিনগাঁৱত 10 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলোৱা এটা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰা হয়। মিজোৰামৰ পৰা নামনি অসমৰ জিলাসমূহলৈ সৰবৰাহৰ পৰিকল্পনাৰে এই নিচাযুক্ত সামগ্ৰীখিনি অনা হৈছিল। এই ঘটনাৰ সৈতে জড়িত মহম্মদ হাকিম দেৱানক আৰক্ষীয়ে আটক কৰিছে। চিৰাং জিলাৰ কাজলগাঁৱৰ আলাইখুংৰি পথাৰত আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত সাংস্কৃতিক সমাৰোহ, বিভিন্ন খেল প্ৰতিযোগিতা, সাহিত্য সংস্কৃতি প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। বিটিচিৰ যুৱ প্ৰজন্মৰ মাজত একতা, ভাতৃত্ববোধ, সমন্বয় আৰু সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা চিৰাং জিলাৰ বি পি এফৰ সভাপতি জেমছ বসুমতাৰীয়ে আলাই

ডুমৰি পথাৰত দলীয় পতাকা উত্তোলনেৰে যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে। আনহাতে বিজনেছ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে যুৱ মহোৎসৱৰ শুভাৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বহিঃৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়োৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা। ৰাজ্যৰ কেইবাখনো জিলাত আজি সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ অব্যাহত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত যন্তৰ মন্তৰৰ পৰিৱৰ্তে দিল্লীত তিনিটা নতুন প্ৰতিবাদস্থলী নিৰ্ধাৰণ। আৰু চিৰাং জিলাত আজিৰে পৰা চাৰিদিনীয়া যুৱ মহোৎসৱ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: However, said that Congress should produce evidence instead of making accusations only. Center has urged all states and union territories to ensure the prominent display of rates charged for services and facilities offered by clinical establishments. The move aims to empower patients to make informed healthcare decisions, prevent billing-related disputes, and strengthen trust in healthcare services. The 2026 Nobel Prize in Economics has been awarded to American economists Robert Hall and Michael Woodford for developing macroeconomic models that help policymakers stabilize economies during booms and recessions. The Royal Swedish Academy of Sciences said their work has strengthened the theoretical basis for fiscal and monetary policies. As India hosts the first BIMSTEC Home Ministers meeting in New Delhi tomorrow, Home Minister Amit Shah has welcomed all the participating Home Ministers and member state delegations. In a social media post, Mr. Shah said, the meeting underscores the shared resolve of BIMSTEC countries to combat terrorism, transnational organized crime, narcotics radicalization, trafficking, illicit financial flows, and cyber threats. And that is the end of this news bulletin.
1: Ia Akahbani. Batori khoyte moi Jodumoni Khoykia. Etiar pradhan batori khomu khoyse. Sarkare protirekha aru projukti khondot atmanirbharshil aru adhunikikaranor uporot gurutwa arop korise boli protirekha mantri Rajnath Singhe montobbo korise. 2026 বৰ্ষৰ অর্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ অর্থনীতিবিদ ৰবার্ট ই হল আৰু মাইকেল উৎফৰ্ডলৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে দেশৰ যুৱশক্তিক ভাৰতৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হ'বলৈ আহ্বান জনাইছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীত ব্ৰিক্স থিয়েটাৰ মহোৎসৱ 2026ৰ উদ্বোধন কৰে। এতিয়া হনক বিতং বাতৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহে কয় যে বিগত কেইবছৰমানৰ পৰা চৰকাৰে অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বস্ত্ৰ প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰশিক্ষণলৈকে এই সকলো খণ্ডতে আত্মনিৰ্ভৰশীল আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আজি নতুন দিল্লীত সেনা আৰু ভাৰতীয় খাদ্য নিগমৰ মাজত হোৱা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া নিজৰ প্ৰতিৰক্ষাৰ প্ৰয়োজন হোৱা সামগ্ৰীৰ এক বুজন সংখ্যক ঘৰুৱাভাৱে উৎপাদন কৰে তেওঁ কয় যে যেতিয়া চৰকাৰে সেনা জোৱানসকলক পুষ্টিকৰ খাদ্য উপযুক্ত অস্ত্ৰ-শস্ত্ৰ মানসম্পন্ন প্ৰশিক্ষণ আৰু পৰ্যাপ্ত সুবিধা প্ৰদান কৰিব তেতিয়াহে তেওঁলোকৰ মনোবল বৃদ্ধি হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক যুদ্ধত অস্ত্ৰ-শস্ত্ৰ অথবা প্ৰযুক্তিয়েই একমাত্ৰ সম্বল নহয় যুদ্ধক্ষেত্ৰৰ বাবে সা সামগ্ৰী যোগান অন্যতম এক গুৰুত্বপূৰ্ণ শক্তি তেওঁ কয় যে আধুনিক যুদ্ধসমূহত সমূহ সমৰত জয়ী হোৱাৰ সমান্তৰালকৈ যোগান শৃংখলাৰ শক্তি আৰু সহনশীলতায়ো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে
2: আজ আৰ্মি আৰু ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া কে বি ষ্ট্ৰেটেজিক লজিষ্টিক পাৰ্টনাৰশ্বিপ এমইউ কি শাইনিং ভি আৰু নেশ্যনেল ছিকিউৰিটি কো এনহান্স কৰাৰ কি দিশা মে ইয়া এক মহত্বপূৰ্ণ কদম হে আজ কে যুদ্ধ কেৱল ফ্ৰণ্ট লাইন পৰ নহি জিতে জাতে যুদ্ধ কে পিছে সপ্লাই চেইন কি মজবুতি স্টোরেজ কি ক্ষমতা ট্রান্সপোর্টেশন নেটওয়ার্কস ওয়ার হাউসিং ইনফ্রাস্ট্রাকচার আর টাইমলি রিপ্লেসমেন্ট কি ক্ষমতা ভি উতনি হি মহত্বপূর্ণ হতি হে
1: তেওঁ লগতে কয় যে ভাৰতীয় সেনাক প্ৰতি বছৰে প্ৰায় 1,25,000 মেট্ৰিক টন চাউলৰ প্ৰয়োজন হয় আৰু এনে পৰিমাণৰ উচ্চ গুণসম্পন্ন শস্যৰ উৎস বিচাৰি উলিওৱাটো এক ডাঙৰ প্ৰত্যাহ্বান এনে প্ৰত্যাহ্বান ভাৰত চাউল পদক্ষেপৰ জৰিয়তে দূৰ কৰিবলৈ চেষ্টা কৰা হৈছে এই বুজাবুজি চুক্তিৰ জৰিয়তে সেনাই এতিয়াৰে পৰা যুদ্ধকালীন সময়ত ভাৰতীয় খাদ্য নিগমৰ গুদাম বা আন সা সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এই চুক্তিখনে চৰকাৰ আৰু দেশৰ সামগ্ৰিক দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে 2026 বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ অৰ্থনীতিবিদ ৰবার্ট ই হল আৰু মাইকেল উৎফৰ্ডলৈ আগবঢ়োৱা হৈছে দুয়োগৰাকী অৰ্থনীতিবিদে উত্থান আৰু মন্দাৱস্থাৰ সময়ত নীতি নিৰ্ধাৰকসকলক অৰ্থনীতি সুস্থিৰ কৰাত সহায় কৰা আৰ্হি প্ৰস্তুত কৰিছে ৰয়েল ছুৱেডিছ একাডেমী অব ছায়েন্সে কয় যে তেওঁলোকৰ এই কাৰ্যই বিত্তীয় আৰু মুদ্ৰানীতিৰ তাত্বিক ভিত্তি সুদৃঢ় কৰাৰ লগতে চৰকাৰ আৰু কেন্দ্ৰীয় বেংকৰ অৰ্থনৈতিক উত্থান পতনৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা উন্নত কৰিছে নোবেল সমিতিয়ে কয় যে ভৱিষ্যতৰ অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ব্যয় সঞ্চয় বিনিয়োগ আৰু মূল্য নিৰ্ধাৰণৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি এই আৰ্হি প্ৰস্তুত কৰা হৈছে দুয়োগৰাকী অৰ্থনীতিবিদৰ

গৱেষণাই নীতি নিৰ্দেশকসকলক চৰকাৰী নীতি আৰু কেন্দ্ৰীয় বেংকৰ অৰ্থনৈতিক কাৰ্যকলাপক কিদৰে প্ৰভাৱিত কৰে সেই বিষয়ে বুজাত সহায় কৰিছে। এই আৰ্হি বৰ্তমান বিশ্বৰ কেন্দ্ৰীয় বেংক আৰু চৰকাৰৰ বাবে অতি প্ৰয়োজনীয়। ৰবাৰ্ট ই হল ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মাইকেল উডফৰ্ড কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক। এই বঁটা দুয়োগৰাকী অৰ্থনীতিৰ মাজত সমানে ভাগ কৰি দিয়া হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দেশৰ যুৱশক্তিক ভাৰতৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হবলৈ আহান জনাইছে। নতুন দৃষ্টিভংগী, উদ্ভাৱনীমূলক ধাৰণা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত শক্তিশালী ভাৱনাৰে দেশৰ বিকাশৰ যাত্ৰাত যুৱ সমাজক অংশীদাৰ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী গোৱেলে গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত দিল্লী ডায়লগ 2026 শীৰ্ষক অনুষ্ঠানত অংশ লৈ মন্ত্ৰী শ্ৰীগোৱেলে গোলকীয় প্ৰত্যাহ্বান সত্বেও ভাৰতৰ স্থিতিস্থাপকতা আৰু বিকাশৰ গতি অব্যাহত থকা দিশটোত আলোকপাত কৰে। শ্ৰীগোৱেলে ভাৰতৰ মুঠ জনসংখ্যাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ অধিকাংশই যুৱ প্ৰজন্ম আৰু ই ভাৰতৰ এটা বৃহৎ শক্তিৰূপে পৰিগণিত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে যি সময়ত কেইবাখনো দেশৰ অৰ্থনীতি বয়স্ক জনসাধাৰণে সৃষ্টি কৰা সমস্যাৰ সন্মুখীন হৈছে, সেই সময়ত ভাৰতৰ জনসাধাৰণৰ গড় বয়স 30ৰ তলত আৰু এয়া পৰৱৰ্তী 3টা দশক পৰ্যন্ত এই পৰিস্থিতি বৰ্তি থকাৰ আশা কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতৰ অৰ্থনীতি 2047 চনত 30 ট্ৰিলিয়ন আমেৰিকান ডলাৰলৈ পৰ্যবেক্ষিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দুহেজাৰ 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ইস্পাত নীতিৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। এই নীতিৰ জৰিয়তে দেশৰ বৰ্ধিত ইস্পাতৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে গোলকীয়ভাৱে ভাৰতক এক শক্তিশালী স্থানলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই নীতিয়ে ভাৰতৰ ইস্পাতৰ জনমূৰি আয়ৰ ব্যৱহাৰ এতিয়াৰ 116 কিলোগ্ৰামৰ পৰা 302 কিলোগ্ৰাম কৰিব বুলি আশা কৰা হৈছে। 2014-15 বৰ্ষত ইস্পাতৰ উৎপাদন 79 নিযুত টন আছিল যদিও 2025-26 বৰ্ষত এই পৰিমাণ 170 নিযুত টনলৈ বৃদ্ধি পাইছে। এই নীতিয়ে 2047 চনৰ ভিতৰত ভাৰতৰ পৰা ৰপ্তানি হ'ব পৰা ইস্পাতৰ পৰিমাণ 45 মেট্ৰিক টন কৰিব বুলি অনুমান কৰা হৈছে। ইয়াৰ লগতে বৰ্তমানৰ ইস্পাতৰ ব্যৱহাৰ 2047 চনলৈকে 406 নিযুত টন বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই খচৰাখনে আন্তঃগাঁথনি, গৃহ নিৰ্মাণ, যোগাযোগ ব্যৱস্থা, নবীকৰণযোগ্য শক্তি আৰু নিৰ্মাণ উদ্যোগসমূহত ইস্পাতৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ওপৰত জোৰ দিছে। ইয়াৰ লগতে পৰিষ্কাৰ ইস্পাত উৎপাদনৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড গেছৰ 2.54 টনৰ নিৰ্গমনৰ পৰিমাণ কমাই 2047 চনলৈকে 1.54 টনলৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। এই ক্ষেত্ৰত বৃহৎ পৰিসৰত শক্তিৰ কাৰ্যকৰিতা, নবীকৰণযোগ্য বিদ্যুৎ শক্তি, আৱৰ্জনা হিচাপে পৰিৰোৱা ষ্টীলৰ সামগ্ৰীসমূহৰ ব্যৱহাৰ আৰু হাইড্ৰজেনৰ জৰিয়তে ইস্পাতৰ উৎপাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই নীতিয়ে ঘৰুৱাভাৱে শক্তিশালী আৰু উন্নতমানৰ ইস্পাতৰ উৎপাদন, আৱৰ্জনা হিচাপে থকা ইস্পাত সংগ্ৰহ আৰু এইসমূহ পুনৰ ব্যৱহাৰযোগ্য হিচাপে নিৰ্মাণ কৰা আৰু স্থানীয়ভাৱে নিৰ্মিত ইস্পাত উৎপাদনৰ প্ৰযুক্তিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। এই নীতিত কৃত্ৰিম বুদ্ধিমত্তা, অটোমেচন আৰু ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে যাতে উন্নতমানৰ ইস্পাতৰ উৎপাদন বঢ়াব পৰা যায় এই বিষয়েও উল্লেখ কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে 2030 চনৰ ভিতৰত ভাৰত আৰু সংযুক্ত গণৰাজ্যৰ মাজত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। আজি নতুন দিল্লীত ভাৰত আৰু সংযুক্ত গণৰাজ্যৰ মাজত যুটীয়া অৰ্থনৈতিক আৰু বাণিজ্য সমিতিৰ 16 সংখ্যক অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে স্থায়ী সংযোগ, শক্তিশালী প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু বৰ্ধিত সহযোগিতাৰ জৰিয়তে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক ক্ষিপ্ৰ কৰাৰ বাবে ভাৰতে একাগ্ৰতাৰে কাম কৰি যাব। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নতুন সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যুটীয়া অৰ্থনৈতিক বাণিজ্য সমিতিত দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীত ব্ৰিক্স থিয়েটাৰ মহোৎসৱ 2026ৰ উদ্বোধন কৰে। এই মহোৎসৱ অহা বুধবাৰে সামৰণি পৰিব। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী শ্ৰী শেখাৱতে কয় যে সম্প্ৰতি সমগ্ৰ বিশ্বই ভূ ৰাজনৈতিক উদ্বিগ্নতা, সংঘাত, অনিশ্চয়তা আদিৰ মুখামুখি হৈছে। এনে প্ৰেক্ষাপটত সংস্কৃতিয়ে আলোচনা, বিশ্বাস স্থাপন আৰু বিশ্ব সম্প্ৰীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। সংস্কৃতিৰ বিশ্বজনীন আবেদন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী শ্ৰী শেখাৱতে কয় যে মৰম, ভালপোৱা, সাহস, স্বাধীনতা আদিৰ সমাহাৰে ভাষিক আৰু সাংস্কৃতিক পাৰ্থক্য দূৰ কৰাত সহায় কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সঞ্চালক চিত্ৰৰঞ্জন ত্ৰিপাঠীয়ে কয় যে এই 3দিনীয়া মহোৎসৱত 10টা থিয়েটাৰ গোটে

0: 11খন নাটক প্ৰদৰ্শন কৰিব। তেওঁ কয় যে এই নাটকসমূহ দিল্লীৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হ'ব। এই তিনিদিনীয়া মহোৎসৱত ভাৰত, থাইলেণ্ড, ইণ্ডোনেছিয়া, ৰাছিয়া, ভিয়েটনাম, ইৰাণ, দক্ষিণ আফ্ৰিকা, কাজাখাস্তান আৰু ইথিঅপিয়াৰ নাট্য দলে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰে প্ৰতিৰক্ষা আৰু প্ৰযুক্তি খণ্ডত আত্মনিৰ্ভৰশীল আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। 2026 বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ অৰ্থনীতিবিদ ৰবাৰ্ট ই হল আৰু মাইকেল উডফৰ্ডলৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে দেশৰ যুৱশক্তিক ভাৰতৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হবলৈ আহ্বান জনাইছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীত ব্ৰিক্স থিয়েটাৰ মহোৎসৱ 2026ৰ উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াৰ 66.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে প্ৰাঞ্জল শইকীয়াৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। শিল্পীৰ কণ্ঠত পুনতে শুনাবলৈ লোৱা হৈছে নগেন বৰাৰ কথাৰে এই গীতটি।

শ্ৰোতাসকলে অসমীয়া আধুনিক গীতৰ অনুষ্ঠানত প্ৰাঞ্জল শইকীয়াৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত শুনাবলৈ লোৱা হৈছে এই গীতটি।

0: ইমানপুৰে শ্ৰোতাসকলে অসমীয়া আধুনিক গীত শুনিলে প্ৰাঞ্জল শইকীয়াৰ কণ্ঠৰ। গীতৰ কথা আছিল নগেন বৰাৰ। এই আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে ৰেঙনি।
1: তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহত 31 গৰাকী মহিলাসহ 127 গৰাকী জোৱানৰ শপত গ্ৰহণ। সশস্ত্ৰ সীমাবলৰ জোৱান ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৰক্ষাৰ বাবে নিয়োজিত হৈ আছে বুলি এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মন্তব্য কৰে এছ এছ বিৰ মহাপৰিদৰ্শক বিশ্বজিৎ কুমাৰ পালে। উল্লেখ্য যে 1962ৰ ভাৰত চীন যুদ্ধৰ পিছত 1963ত তেজপুৰত আৰম্ভ হোৱা সশস্ত্ৰ সীমাবল চমুকৈ এছ এছ বিৰ তেজপুৰ শালনিবাৰী প্ৰশিক্ষণ কেন্দ্ৰত 44 সপ্তাহ কঠোৰ অস্ত্ৰ প্ৰশিক্ষণকে ধৰি প্ৰশিক্ষণ সম্পূৰ্ণ কৰা 267 গৰাকী বেচিক ৰিকুইটমেণ্ট ট্ৰেইনিং কোৰ্ছ 31 গৰাকী মহিলাসহ 127 গৰাকীক এছ এছ বি জোৱানে আজি অনুষ্ঠিত দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰীয় পতাকা সাক্ষী কৰি শপত গ্ৰহণ কৰি ৰাষ্ট্ৰ সেৱাৰ বাবে শপত গ্ৰহণ কৰে। তেজপুৰত চৰকাৰী বিদ্যালয়ৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে জিলা ভিত্তিক বক্তৃতা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। যিকোনো বিষয় শিকাৰ ক্ষেত্ৰত একাগ্ৰতা প্ৰদৰ্শন কৰি আগবাঢ়ি যোৱাৰ আহ্বান জনাই শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। চৰকাৰী বিদ্যালয়ৰ ৰান্ধনী আৰু ৰন্ধন সহায়িকাক এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হয়। তেজপুৰ মহাবিদ্যালয়ৰ চন্দ্ৰমোহন মেধি প্ৰেক্ষাগৃহত আয়োজিত সদৌ অসম ভিত্তিত স্বনামধন্য গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তেজপুৰৰ সামাজিক সাংস্কৃতিক সাহিত্যৰ অনুষ্ঠান সুদৰ্শন অসমৰ উদ্যোগত আৰু তেজপুৰ মহাবিদ্যালয় কলা আৰু সংগীত বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। মন্ত্ৰী প্ৰজ্বলন কৰে সুদৰ্শন অসমৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰজ্ঞাধী ডক্টৰ স্বাধীনতা মহন্ত আৰু গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই। প্ৰতিযোগিতাত 85 গৰাকী প্ৰতিযোগীয়ে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশৰ পৰাও আহি অংশগ্ৰহণ কৰে। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰবীণ আইনজ্ঞ, ফুটবল খেলৰ প্ৰখ্যাত ধাৰাভাষ্যকাৰ সাংবাদিক ইস্কে আলমৰ 87 সংখ্যক উপজা দিনত অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ লগতে 7গৰাকী বিশিষ্ট ব্যক্তিয়ে উন্মোচন কৰে এই অভিনন্দন গ্ৰন্থ। তেজপুৰৰ অসমীয়া ক্লাবত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি জি আগৰৱালা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলী আৰু বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথ, ডক্টৰ ভূপেন শইকীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেজপুৰ সাহিত্য সভা ভৱনত মহাকাশ বিজ্ঞানৰ অপূৰ্ব আৰু গুৰুত্বপূৰ্ণ অধ্যায় সামৰি ৰচনা কৰা মূল্যৱান গ্ৰন্থ স্পেচ ৰেডাৰ উন্মোচন কৰা হয়। এখন গ্ৰন্থ উন্মোচন লেখক আৰু লেখকৰ পৰিয়ালৰ লগতে পাঠকৰ বাবে আনন্দৰ কথা বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ ভূপেন শইকীয়াই। তেজপুৰ সাহিত্য সভাৰ প্ৰকাশন উপসমিতিৰ বিশেষ তৎপৰতাত অসমীয়া সাহিত্যৰ চিন্তা সঞ্চাৰী প্ৰবন্ধ সংকলন আৰু তেজপুৰ সাহিত্য সভাৰ পত্ৰিকাৰ নিৰ্বাচিত লেখাৰ একত্ৰ সংকলন প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে স্পেচ ৰেডাৰ শীৰ্ষক বিজ্ঞান ভিত্তিক এই বিশেষ তথ্য সমৃদ্ধ গ্ৰন্থখনত মহাকাশৰ বতৰ, সৌৰ ধুমুহাৰ উল্লেখযোগ্য পৰিঘটনা, কেৰিংটন ইভেণ্ট, পৃথিৱীৰ চুম্বকত্ব কেনেকৈ সৃষ্টি হয়, ভূগৰ্ভ বিজ্ঞানৰ পৰিঘটনা, আধ্যাত্মিক কালচক্ৰৰ পৰিঘটনা, আয়নস্ফেয়াৰ, আয়নস্ফেয়াৰিয় স্কিণ্টিলেশ্যন আৰু কুৱাচি ৰেণ্ডম ৰেডিয়েশ্যন চলাৰ চাইকেলৰ ওপৰত ভিত্তি কৰি 2026 বৰ্ষৰ পৰা 2037 বৰ্ষলৈ মহাকাশীয় বতৰৰ পূৰ্বানুমান আৰু ভাৰতীয় জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ জৰিয়তে বতৰৰ পূৰ্বানুমান শীৰ্ষক বিষয় সংস্পৃক্ত কৰি জামুগুৰিহাটৰ বিজ্ঞানৰ শিক্ষক ৰঞ্জন বৰাই এই গ্ৰন্থখন ৰচনা কৰি উলিয়ায়। দুৰ্গা পূজা উপলক্ষে তেজপুৰৰ চিত্ৰশিল্পীৰ এক ব্যতিক্ৰমী প্ৰয়াস। কন্যা, শিশু, ছাত্ৰী আৰু যুৱতী মহিলাৰ নিৰ্যাতনৰ বিৰুদ্ধে চিত্ৰশিল্পীৰে প্ৰতিবাদী এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। দুৰ্গাৰ ৰূপত শিক্ষাৰ্থীক উপস্থাপন কৰা চিত্ৰ জিলা আয়ুক্তৰ দ্বাৰা শুভ উন্মোচন কৰা হয়। পূজাৰ মণ্ডপত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিশেষ বাণী বিলোৱাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰে চিত্ৰশিল্পীগৰাকীয়ে। উল্লেখ্য যে লোকনাথ দাস নামৰ শিল্পীগৰাকীয়ে কন্যা শিক্ষাৰ্থীসকলক দেৱী দুৰ্গাৰ ৰূপত প্ৰতিষ্ঠা কৰি বিশেষভাৱে চিত্ৰ অংকন কৰিছে। পূজাৰ বাবে এতিয়া চৌপাশে ব্যস্ততাপূৰ্ণ পৰিৱেশ। ক'ৰবাত যদি মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে চেষ্টা চলোৱা হৈছে, কোনোৱে আকৌ মৃন্ময় প্ৰতিমাত শেষ পৰশ দিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে। তেজপুৰৰ পাল পৰিয়ালৰ, বিশেষকৈ ৰুদ্ৰপাল সমিতিৰ অন্তৰ্গত অঞ্চলটোৰ কেইবাগৰাকীও শিল্পীয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰি আহিছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰদীপ পাল, তপন পালকে ধৰি বিভিন্নগৰাকী শিল্পীয়ে দুৰ্গা দেৱীৰ মৃন্ময় প্ৰতিমা সাজি উলিয়াইছে বিভিন্ন পূজা মণ্ডপৰ বাবে। ইতিমধ্যে মহালয়াৰ দিনটোত দেৱীৰ চকু অংকন কৰি সম্পূৰ্ণ ৰূপ দিয়াৰ বাবে প্ৰয়াস কৰিছে শিল্পীসকলে। ইয়াৰ মাজতে 2গৰাকী শিশু কিশোৰ শিল্পী ব্যতিক্ৰম। তেজপুৰৰ এগৰাকী শিশু শিল্পী ৰূপজ্যোতি দাস, তেওঁ নিজ হাতেৰে প্ৰতিমা নিৰ্মাণ কৰি প্ৰতি বছৰে পূজা অৰ্চনা কৰি আহিছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ৰূপজ্যোতি দাসে এইবাৰো দেৱী প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে। তেওঁ নিজৰ ঘৰতে নিজেই পূজা অৰ্চনা কৰে আৰু পুৰোহিতৰ দায়িত্বও তেওঁ নিজেই পালন কৰে। একেদৰে তেজপুৰৰ মধ্যপাৰাৰ অয়ন কুণ্ডু নামৰ এজন কিশোৰে বিগত 6 বছৰ ধৰি প্ৰতিমা নিৰ্মাণ কৰি আহিছিল আৰু ক্ৰমান্বয়ে তেওঁ এগৰাকী পেচাদাৰী শিল্পীলৈ ৰূপান্তৰিত হৈছে। এইবাৰ অয়ন কুণ্ডুৱে কেইবাখনো পূজা মণ্ডপৰ বাবে প্ৰতিমা নিৰ্মাণ কৰিছে। এইদৰে তেজপুৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ শিল্পী, কাৰিকৰ, প্ৰতিমাৰ খনিকৰসকলে দেৱী প্ৰতিমা নিৰ্মাণ কৰি উলিওৱা পৰিলক্ষিত হৈছে। একেদৰে তেজপুৰৰ ঐতিহ্য বহনকাৰী পূজা মণ্ডপসমূহতো মহালয়াৰ দিনটোৰ পৰাই পূজাৰ বিশেষ পৰিৱেশ বিৰাজ কৰিছে। দেৱী দুৰ্গাৰ মৰ্তলৈ আগমন ঘটাৰ বাতৰি পাই সকলো যেন উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে। মহালয়াৰ দিনটোত তেজপুৰৰ বিভিন্ন প্ৰান্তত পুৱাই দেৱী বন্দনাৰে মুখৰিত হোৱা পৰিলক্ষিত হয়। তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত বীণাপাণি সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, প্ৰশিক্ষক আৰু অন্যান্য শিল্পীসকলে মহালয়াৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ লগতে সংগীতালক্ষ্যও পৰিৱেশন কৰে।

ঠিক তেনেদৰে মধ্যপাৰাৰ পূজা মণ্ডপতো মহালয়াৰ দিনটোত পুৱাই দেৱীৰ আৰাধনা কৰা পৰিলক্ষিত হয়। ইফালে তেজপুৰৰ অবৈতনিক বাঙালী নাট্য সমাজৰ যিখন সাৰ্বজনীন দুৰ্গা পূজা অঞ্চলটোৰ ভিতৰতে প্ৰাচীন, এই পূজা মণ্ডপত পূৰ্বৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহালয়াৰ দিনটোত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। দেৱীৰ আগমনী গীত গাই শিল্পীসকলে দেৱী স্তোত্ৰ পাঠ কৰাৰ লগতে দেৱীৰ গুণ গৰিমা আৰু কাহিনী সংস্পৃক্ত কৰি নৃত্য নাটিকাও পৰিৱেশন কৰে। উল্লেখ্য যে 1897 চনতে আৰম্ভ হোৱা তেজপুৰ অবৈতনিক বাঙালী নাট্য সমাজৰ দুৰ্গা পূজাত এইবাৰো পৰম্পৰা ৰক্ষা কৰি মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হ'ব। একেদৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰত পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰিছে। এইবাৰ বান থিয়েটাৰত অষ্টমীৰ দিনা আৰতি প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰৰ সাৰ্বজনীন বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে পূৰ্বৰ দৰে এইবাৰো জাক জমকতাৰে পূজাৰ আয়োজন কৰিছে। উল্লেখ্য যে এই পূজা মণ্ডপৰ প্ৰতিমা বিশেষভাৱে নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতি বছৰে এই পূজা মণ্ডপৰ প্ৰতিমাই বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। একেদৰে দুৰ্গাবাৰী পূজা মণ্ডপৰ প্ৰতি বছৰে একোটা বিশেষ থিম বা বিষয়বস্তু লৈ তেওঁলোকে পূজাৰ মণ্ডপটো সজাই পৰাই তোলে। এইবাৰো আটক ধুনীয়াকৈ মণ্ডপ সজাই পৰাই তোলাৰ বাবে শিল্পী কাৰিকৰসকল দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। তেজপুৰৰ ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা কামৰূপীয় সনাতন ধৰ্মমণ্ডলীৰ পূজা মণ্ডপত এইবাৰো লোক সংস্কৃতিৰ সমাহাৰ ঘটিব। ওজাপালিকে ধৰি বিভিন্ন লোক সাংস্কৃতিক সমলসমূহৰ পৰিৱেশনেৰে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ আৰাধনা কৰা হয় কামৰূপীয় সনাতন ধৰ্মমণ্ডলীৰ পূজা মণ্ডপত। ঠিক তেনেদৰে অন্যান্য সাৰ্বজনীন যি দুৰ্গা পূজা মণ্ডপসমূহ আছে, ইয়াৰ ভিতৰত অন্যতম হ'ল জাহাজ ঘাটৰ পূজা মণ্ডপ, যিটো পূজা মণ্ডপত মাৰ্বল পাথৰৰ দেৱী প্ৰতিমাত পূজা অৰ্চনা কৰা হয়। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শক্তিপীঠসমূহত দুৰ্গা পূজাৰ সময়ছোৱাত আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় আৰু অগণন ভক্তৰ সমাগম ঘটে। ব্যতিক্ৰম নহয় তেজপুৰৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ ভৈৰৱী মন্দিৰ। এইবাৰো ভৈৰৱী মন্দিৰত পূজা অৰ্চনাৰ আয়োজন কৰা হৈছে। প্ৰকৃতাৰ্থত নৱমীৰ আটাইকেইদিন পূজাই অৰ্চনা কৰা হয় ভৈৰৱী মন্দিৰত। ভৈৰৱী মন্দিৰত কোনো মৃন্ময় প্ৰতিমাত পূজা অৰ্চনা কৰা নহয়। মন্দিৰত বিগ্ৰহ, শালগ্ৰাম আৰু যি দেৱী দুৰ্গাৰ মূৰ্তি আছে সেয়া স্থায়ী মূৰ্তিতে পূজা অৰ্চনা কৰা হয়। নৱপত্ৰিকা প্ৰৱেশেৰে পূজা আৰম্ভ হয় আৰু দশমীৰ দিনা সেই নৱপত্ৰিকা বিসৰ্জন দিয়া পৰম্পৰা অক্ষুণ্ণ ৰাখিছে ভৈৰৱী মন্দিৰত। ভৈৰৱী মন্দিৰত বলি বিধানৰো পৰম্পৰা আছে। এইবাৰো ব্যতিক্ৰম নহয় ভৈৰৱী মন্দিৰ, মহ বলি দিয়া হ'ব নৱমীৰ দিনটোত। ঠিক তেনেদৰে শক্তিপীঠৰ লগতে আন ব্যক্তিগত প্ৰাচীন পূজা মণ্ডপসমূহৰ ভিতৰত অন্যতম হ'ল মুখাৰ্জীবাৰীৰ পূজা। মুখাৰ্জীবাৰীৰ পূজাই 125 বছৰ অতিক্ৰম কৰাৰ পিছতো এতিয়াও প্ৰতি বছৰে বংশগতভাৱে পৰম্পৰা ৰক্ষা কৰি পূজা অৰ্চনা কৰি আহিছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰো মুখাৰ্জীবাৰী পূজাত কান্ধত দেৱীৰ গোসানী লৈ অনা হ'ব আৰু সেইদৰে পৰম্পৰা ৰক্ষা কৰি প্ৰতিষ্ঠা কৰা হ'ব। ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিছত সপ্তমী, অষ্টমী, নৱমী তিনিওটা দিনেই পূজা অৰ্চনা কৰাৰ পিছত দশমীৰ দিনা কান্ধত লৈ গৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় দেৱীক। উল্লেখ্য যে এইবাৰ দেৱীৰ আগমন ঘটিব ঘোঁৰাত আৰু গমন হ'ব নাৱত। মহালয়াৰ দিনটোৰ পৰাই সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো দুৰ্গা পূজাৰ আনন্দ উৎসাহ দুগুণে চৰা পৰিলক্ষিত হৈছে। তেজপুৰৰ বিভিন্ন পূজা মণ্ডপ আৰু ব্যক্তিগত পূজা থলীসমূহৰ উপৰিও শক্তিপীঠ সকলোতে এতিয়া দুৰ্গা দেৱীক আৰাধনা কৰাৰ বাবে সাজু হৈছে ভক্তসকল। দুৰ্গা পূজা উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনেও কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে পূজা মণ্ডপসমূহৰ পূজা সমিতিসমূহৰ সৈতে শোণিতপুৰৰ আয়ুক্তৰ এক বিশেষ বৈঠক অনুষ্ঠিত কৰি এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে। বিশেষকৈ স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰতিখন পূজা মণ্ডপতে স্বচ্ছতা পালন কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰা হৈছে। একেদৰে চিচি কেমেৰাৰ ব্যৱস্থা লগতে স্বেচ্ছাসেৱকসকলক বিশেষভাৱে সতৰ্ক হৈ থকাৰ বাবেও আহ্বান জনোৱা হৈছে। আনহাতে আৰক্ষী প্ৰশাসনেও সতৰ্কতা অৱলম্বন কৰাৰ বাবে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। পূজাৰ কেইদিন পথ নিৰ্দেশনাও নিৰ্ধাৰণ কৰি দিব আৰক্ষী প্ৰশাসনে। যান বাহন নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি শান্তি শৃংখলা বজাই ৰখালৈকে সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শোণিতপুৰ

0: জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে নিৰ্দেশনা জাৰি কৰিছে।
1: শোণিতপুৰ জিলাৰ বৰঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা। নিশা বিশেষ অভিযান চলাই তিনিজন লোকক আটক কৰে বৰঘাট আৰক্ষীয়ে। আটকাধীন লোককেইজন কৌৰকানীৰ ইছমাইল আলী আৰু ভোজখোৱা চাপৰিৰ ছাদ্দাম হুছেইন তথা আছিকুল ইছলাম। অভিযানত প্ৰায় 70টা কণ্টেইনাৰৰ লগতে চুৰি হোৱা সামগ্ৰীও উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে বহু পৰিমাণৰ আ অলংকাৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। ইতিমধ্যে আটকাধীন তিনিওজনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তেজপুৰ আদালতৰ ৰায়দান, হত্যাকাৰী ৰমণী দাসক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে তেজপুৰ আদালতে। এই ৰায়দান কৰে কৌশিক হাজৰিকাৰ আদালতে। শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই ৰায়দান কৰা ৰায়টোত ঠেলামৰাৰ এৰাখুটি জংঘলত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত ৰমণী দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 20,000 টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহ কাৰাবাসৰ নিৰ্দেশ দিছে। ইফালে জিলা আইন সেৱা প্ৰাধিকৰণ

কৌশিক হাজৰিকাৰ আদালতে শোণিতপুৰ জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই ৰায়দান কৰা ৰায়টোত ঠেলা মৰাৰ এৰাসুতি জংঘলত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত ৰমণী দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 20,000 টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহ কাৰাবাসৰ নিৰ্দেশ দিছে। ইফালে জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে ভুক্তভোগী পৰিয়ালক 5,00,000 টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ঠেলা মৰাৰ এৰাসুতি জংঘল বস্তিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। 2020 চনৰ 11 ছেপ্টেম্বৰত সংঘটিত এই হত্যাকাণ্ড সন্দৰ্ভত তেজপুৰ আদালতত চলা গোচৰৰ ভিত্তিত এই ৰায়দান কৰা হয়। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

এই আকাশবাণী তেজপুৰ আগবঢ়াবলৈ লোৱা হৈছে নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 12 তাৰিখ। গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি 285তম দিন আৰু বছৰটো শেষ হ'বলৈ মাথো 80টা দিন বাকী। আজি দিনটোৰ বিশেষ ঘটনাসমূহ হ'ল, 1957 চনৰ আজিৰ এই দিনটোতেই ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই স্পীড কাৰখানাত প্ৰথম স্পীড উৎপাদন কৰা হয়। মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল চাৰ্ভোডেৰাত ভূমিকম্পৰ ফলত 1800 লোকৰ মৃত্যু হয় 1986 চনৰ এই দিনটোত। 1990 চনৰ আজিৰ এই দিনটোত বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ ব্ৰেটন ৰুচি এভাৰেষ্ট শৃংগ আৰোহণ কৰে। দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চিনেমাৰ অভিনেতা চলমান খানক গ্ৰেপ্তাৰ কৰা হয় 1997 চনৰ এই দিনটোতেই। সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে 1998 চনৰ আজিৰ এই দিনটোতেই। 1999 চনৰ আজিৰ এই দিনটোতেই পাকিস্তানত সামৰিক শাসনৰ আৰম্ভ হয়। পাৰভেজ মুশ্বাৰফৰ ক্ষমতা দখল আৰু নৱাজ শ্বৰীফ গৃহবন্দী হয়। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা 600 কোটি বুলি ঘোষণা কৰে 1999 চনৰ আজিৰ এই দিনটোতেই। 1964 চনৰ আজিৰ এই দিনটোতেই জন্ম লাভ কৰে কামিনী ৰায়। ব্ৰিটিছ শাসনৰ সময়ত এগৰাকী শীৰ্ষ বঙালী কবি আৰু সমাজকৰ্মী নাৰীবাদী কৰ্মী আছিল এইগৰাকী কামিনী ৰায়। ভাৰতীয় ক্ৰিকেট খেলুৱৈ বিজয় মাৰ্চেণ্টৰ জন্ম হয় 1911 চনৰ আজিৰ এই দিনটোতেই। ভাৰতীয় পদাৰ্থ বিজ্ঞানী পূৰ্ণিমা সিনহাৰ জন্ম হয় 1927 চনৰ আজিৰ এই দিনটোতেই। অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্টৰ ভূমিধৰ বৰ্মনৰ জন্ম হয় 1931 চনৰ আজিৰ এই দিনটোতেই। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন উল্লেখযোগ্য ৰাজনীতিক আছিল। তেওঁ 1996 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ 14 মেলৈ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল। তেওঁ অসম বিধানসভালৈ 7 বাৰকৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। 1967 চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। কৰ্মসূত্ৰে তেখেত আছিল এগৰাকী চিকিৎসা বিজ্ঞানৰ ব্যক্তি। MBBS পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ গাঁও বেলচৰতে এখন ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ এটা স্থাপন কৰে। 1963 চনত তেওঁ অসম চৰকাৰৰ চাকৰিত যোগদান কৰি শোলমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰূপে সেৱা আগবঢ়ায়। তেওঁ বৰপেটা ৰোডৰ স্বাস্থ্য কেন্দ্ৰত প্ৰথম শ্ৰেণীৰ সহকাৰী চাৰ্জনৰূপেও নিযুক্তি লাভ কৰিছিল। ডাক্টৰ বৰ্মন এজন ভাল ডক্টৰ হিচাপে সমগ্ৰ

অঞ্চলটোতে খ্যাতি আছিল। সেয়ে ৰাজনৈতিক নেতাসকলেই তেওঁৰ ৰাজনীতিত অন্তৰ্ভুক্ত কৰাৰ কথা ভাবিলে। অসমৰ প্ৰাক্তন সাংসদ তথা বিধায়ক প্ৰফুল্ল গোস্বামী আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ হেঁচাত তেওঁ ভাৰতীয় কংগ্ৰেছ দলত যোগদান কৰে। 1966 চনত তেওঁ চাকৰিৰ পৰা ইস্তফা দিয়ে। 1967 চনত তেওঁ পশ্চিম নলবাৰীৰ বৰ্তমানৰ ধৰ্মপুৰ সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। 1972 চনত তেওঁ পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত হয়। সেই সময়ত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁ মন্ত্ৰীসভাত ডাক্টৰ ভূমিধৰ বৰ্মনক ৰাজ্যিক ৰাজহ আৰু শিক্ষা মন্ত্ৰীৰূপে নিযুক্তি দিয়ে। 1978 চনৰ নিৰ্বাচনত তেওঁ জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। 1983 চনত তেওঁ পুনৰ বিধানসভালৈ ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। সেইবাৰ তেওঁক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব দিয়া হৈছিল। 1985 চনত হোৱা নিৰ্বাচনত তেওঁ পুনৰাই বিধানসভাৰ প্ৰাৰ্থীৰূপে থিয় হৈছিল, কিন্তু সেইবাৰ তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। 1991 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেখেতে অসম বিধানসভালৈ চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। সেইবাৰ তেওঁ বিপুল ভোটত জয়লাভ কৰিছিল। হীৰাচৰ শইকীয়াৰ মন্ত্ৰীসভাত তেওঁ জ্যেষ্ঠ মন্ত্ৰীৰূপে স্থান লাভ কৰি স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। 1996 চনত তেওঁ বৰক্ষেত্ৰীৰ সমষ্টিৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনত নামি পৰাজিত হয়। 2001 চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰক্ষেত্ৰী সমষ্টিৰ পৰা তেওঁ বিধায়কৰূপে নিৰ্বাচিত হয়। সেইবাৰ মুখ্যমন্ত্ৰীৰূপে তৰুণ গগৈয়ে শপত গ্ৰহণ কৰে। তেওঁ তৰুণ গগৈ মন্ত্ৰীসভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ নিযুক্তি লাভ কৰিছিল। ইয়াৰ উপৰিও তেখেতে বিভিন্ন ধৰণৰ পদত অধিষ্ঠিত আছিল। 1989 চনৰ পৰা 1991 চনলৈ নলবাৰী জিলা কংগ্ৰেছ ই কমিটিৰ সভাপতি আছিল। 1985 চনৰ পৰা 86 চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আছিল। 1997 চনৰ পৰা 1998 চনলৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি আছিল। ইয়াৰ উপৰিও অসম কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপেই কাৰ্যনিৰ্বাহ কৰিছে। 1978 চনত টিহুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তেওঁ সভাপতি আছিল। 2006 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বেলছৰ অধিৱেশনতো তেখেত সভাপতি আছিল। ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী শিৱৰাজ পাটিলৰ জন্ম হয় 1935 চনৰ আজিৰ এই দিনটোতেই। 1939 চনৰ এই দিনটোতেই প্ৰতিমা গৌৰী বেদী, তেখেত আছিল এগৰাকী ভাৰতীয় মডেল তথা ওডিচী নৃত্যশিল্পী। চীনা চকুৰোগ বিশেষজ্ঞ লি এন লিয়াঙৰ জন্ম হয় 1986 চনৰ আজিৰ এই দিনটোতেই। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলীৰ কিছু ঘটনা।

এয়া আকাশবাণী তেজপুৰ। কিছু সময়ৰ পিছতেই অৰ্থাৎ 8 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। বহিৰাজ্যত মৃত্যুক আঁকোৱালি লোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ গুৱাহাটীৰ সমীপৰ চপাইডঙৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে। অহা বছৰ এপ্ৰিল মাহত ৰাজ্যৰ বনাঞ্চলত পৰীক্ষামূলকভাৱে ডেৰ কোটি থলুৱা ফল মূলৰ গছপুলি ৰোপণ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰিছে। গৃহ মন্ত্ৰালয়ে জাৰি কৰা এটা নিৰ্দেশনা অনুযায়ী দিল্লীৰ অনুমোদিত প্ৰতিবাদস্থলী যন্ত্ৰ মন্ত্ৰক বিক্ষোভ আৰু ধৰ্ণাৰ বাবে অযোগ্য ঘোষণা কৰা দিল্লী আৰক্ষীয়ে ইয়াৰ পূৰ্বৰ অনুমোদন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি নতুন দিল্লীত ব্ৰিক্ছ থিয়েটাৰ মহোৎসৱ 2026ৰ উদ্বোধন কৰে। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি কলিয়াবৰৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। নৌসেনাই আজি আই এন এছ মংগৰুল নামৰ ছাবমেৰিন প্ৰতিৰোধী তৃতীয়খন অগভীৰ যুদ্ধ জাহাজ মুম্বাইৰ নৌসেনাৰ জাহাজ নিৰ্মাণগাৰত ৰাষ্ট্ৰৰ সেৱাৰ বাবে উৎসৰ্গা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ অব্যাহত আছে। প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্তৰ এই গোচৰৰ সাক্ষ্য প্ৰদান আজি সম্পূৰ্ণ নহল। দেৱী দুৰ্গাৰ শাৰদীয় আৰাধনাৰ বাবে ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰে কালিৰে পৰা নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। আৰু চিৰাং জিলাৰ কাজলগাঁৱৰ আলাই খুংগ্ৰী পথাৰত আৰু বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়া বেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে বিজ্ঞান চোৰা।
2: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞান ভিত্তিক অনুষ্ঠান বিজ্ঞান চোৰা। শ্রোতাসকল, আজির বিজ্ঞান চৰা অনুষ্ঠানত আমি মানব মগজুর বিষয়ে কিছু কথা পাতিম। স্মৃতিৰ পৰা চিন্তালৈ মানব মগজুর বিজ্ঞান, এই শীর্ষক আমি কিছু কথা পাতিম। আর তার বাবে আজি আমি আমার স্টুডিওলৈ আমন্ত্রণ করে আনিছো তেজপুর মহাবিদ্যালয়ের প্রাণী বিজ্ঞান বিভাগের সহকারী অধ্যাপিকা ডক্টর হৃদিশা নন্দনা হাজরিকাক। নমস্কার ডক্টর হাজরিকা।
3: নমস্কার বাইদেউ।
2: আপোনাক আমাৰ এই বিজ্ঞান চৰা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আজি আমাৰ যিহেতু বিষয় হৈছে মানৱ মগজু বিজ্ঞানৰ দৃষ্টিত চিন্তা আৰু স্মৃতি, আপোনাৰ পৰা প্ৰথমেই জানিব খুজিম যে মানৱ মগজুৰ গঠন আৰু কাৰ্যৰ বিষয়ে কিছু আমাৰ শ্ৰোতাসকলক জানিবলৈ দিয়কচোন।
3: মানৱ দেহত থকা যিটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ থাকে, সেই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হৈছে মুখ্য নিয়ন্ত্ৰণ কেন্দ্ৰটোৱে হৈছে মানুহৰ মগজু বা মানুহৰ যোনটো মস্তিষ্ক। এজন প্ৰাপ্তবয়স্ক মানুহৰ মস্তিষ্কৰ ওজন প্ৰায় 1 কেজি 300 গ্ৰামৰ পৰা 1 কেজি 400 গ্ৰাম পৰ্যন্ত হ'ব পাৰে আৰু ইয়াত বহুত ধৰণৰ স্নায়ু কোষ থাকে। এতিয়া আমি গঠন বুলি ক'লে যদি আভ্যন্তৰীণ গঠনটো চাওঁ, তেনেহ'লে মানুহৰ যোনটো মস্তিষ্ক থাকে সেইটো তিনিটা ভাগত ভাগ কৰা হৈছে, যোনটো হৈছে অগ্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু হৈছে পশ্চাত মস্তিষ্ক। এতিয়া অগ্ৰমস্তিষ্কৰো আকৌ তিনিটা অংশ থাকে, সেই অংশকেইটা হৈছে চেৰিব্ৰাম, থেলামাস আৰু হৈছে হাইপ'থেলামাস। চেৰিব্ৰাম অংশটো হৈছে আমাৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশ। এই চেৰিব্ৰাম অংশটো আচলতে দুটা অৰ্ধগোলকৰ দ্বাৰা গঠিত হয়। সেই দুইটা অৰ্ধগোলকত চাৰিটা পিণ্ড থাকে, সেই পিণ্ডকেইটা হৈছে ফ্ৰণ্টেল পিণ্ড, পেৰাইটেল পিণ্ড, টেম্পৰেল পিণ্ড আৰু হৈছে অক্সিপিটেল পিণ্ড। এতিয়া যোনটো ফ্ৰণ্টেল পিণ্ড থাকে, সেই ফ্ৰণ্টেল পিণ্ডটো আমাৰ যোনটো

0: কপাল আছে, কপালৰ ঠিক তলতে থাকে ফ্ৰণ্টেল পিণ্ডটো। সেই ফ্ৰণ্টেল পিণ্ডটোৱে আমাৰ চিন্তা, আমাৰ সিদ্ধান্ত গ্ৰহণ, এই সকলোবোৰ প্ৰক্ৰিয়া সি নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰপিছত হৈছে পেৰাইটেল পিণ্ড। পেৰাইটেল পিণ্ডটো থাকে আমাৰ যোনটো ফ্ৰণ্টেল পিণ্ড, তাৰ ঠিক তলত থাকে পেৰাইটেল পিণ্ড। পেৰাইটেল পিণ্ডটোৱে আমাৰ শৰীৰৰ যিবিলাক সংবেদনশীল তথ্য আছে, যেনেকৈ হৈছে আমাক যদি কোনোবাই হাতেদি স্পৰ্শ কৰে আমি গম পাওঁ, বা আমাৰ শৰীৰৰ ভিতৰত যদি ক'ৰবাত বিষ হৈছে আমি গম পাওঁ, বা চাপৰ কিবা তাৰতম্য হৈছে, বা উষ্ণতাৰ কিবা পৰিৱৰ্তন হৈছে, এই সকলোবিলাক নিয়ন্ত্ৰণ কৰিবলৈ যিবিলাক কেন্দ্ৰ থাকে সেই পেৰাইটেল পিণ্ডটোতে এই কেন্দ্ৰবিলাক থাকে, আৰু পেৰাইটেল পিণ্ডটোৱে এইবিলাক নিয়ন্ত্ৰিত কৰি ৰাখে। তাৰপিছত হৈছে টেম্পৰেল পিণ্ড। টেম্পৰেল পিণ্ডটো হৈছে আমাৰ কাণৰ ঠিক তলতে থাকে, যিহেতু কাণৰ ওচৰত থাকে, গতিকে ই আমাৰ যোনটো শ্ৰৱণ হয়, মানে কাণেদি শুনা, বা আমাৰ শিক্ষণ, আমি শিকো বস্তুবিলাক, সেই সকলোবিলাক নিয়ন্ত্ৰিত কৰি ৰাখে। আৰু একদম শেষৰ পিণ্ডটো হৈছে অক্সিপিটেল পিণ্ড। অক্সিপিটেল পিণ্ডটো মগজুৰ ঠিক পিছফালে থাকে, আৰু অক্সিপিটেল পিণ্ডটো আমাৰ দৃষ্টিশক্তিৰ লগত জড়িত। দৃষ্টিশক্তিৰ লগত জড়িত যিবিলাক কাৰ্য আছে সেই সকলোবিলাক কাৰ্য অক্সিপিটেল পিণ্ডত নিয়ন্ত্ৰণ কৰি ৰাখে। এতিয়া চেৰিব্ৰামৰ যোনটো বাহিৰৰ আৱৰণ আছে, সেই যোন বাহিৰৰ আৱৰণখনক কোৱা হয় চেৰিব্ৰেল কৰ্টেক্স বুলি পেলাই। আৰু আমি দেখা পাওঁ যে কিছুমান মানুহ হৈছে চিন্তা কৰিব পাৰে, বেছি যুক্তি দেখায়, আৰু কিছুমান মানুহ আছে যে সিহঁতৰ ক্ৰিয়েটিভিটি থাকে, মানে সৃজনশীল হয়। যিসকল ব্যক্তিয়ে বেছি চিন্তাধাৰা বা যুক্তি দেখায় তেওঁলোকৰ সদায় বাওঁ গোলাৰ্ধটো বেছি শক্তিশালী হয় বা বেছি সক্ৰিয় হয়। আৰু যিবিলাক যিসকল ব্যক্তিৰ মানে সৃজনশীল শক্তিটো বেছি থাকে তেওঁলোকৰ যোনটো সু গোলাৰ্ধ থাকে সেই সু গোলাৰ্ধটো বেছি সক্ৰিয় হয়। চেৰিব্ৰামৰ পিছতে দ্বিতীয় অংশটো আহে থেলামাস। থেলামাস নামৰ অংশটোৱে আমাৰ যোনটো মনোযোগ হয়, আমাৰ সজাগতা হয় বা আমাৰ চেতনা হয়, এই সকলোবিলাক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। তাৰ থেলামাছৰ পিছৰ অংশটো হৈছে হাইপ'থেলামাছ। হাইপ'থেলামাছে হৈছে আমাৰ শৰীৰৰ যেনেকৈ উষ্ণতা বা ভোক, যেনে আমাৰ ভোক লাগিছে সেই কথাটো নিয়ন্ত্ৰণ কৰে আমাৰ হাইপ'থেলামাছত থকা কিছুমান কেন্দ্ৰই। যেনেকৈ আমাৰ পিয়াহ লাগে, পিয়াহৰ কাৰণেও হাইপ'থেলামাছত এটা কেন্দ্ৰ আছে। এই সকলোবিলাক কেন্দ্ৰ আমাৰ হাইপ'থেলামাছত থাকে, আৰু হাইপ'থেলামাছে এইবিলাক নিয়ন্ত্ৰিত কৰি ৰাখে। তাৰ বাহিৰেও আমাৰ শৰীৰত আমি অনবৰতে কিছুমান হৰমনছে কাম কৰি থাকে, এই হৰমনবিলাকৰ কাৰ্যও আচলতে হাইপ'থেলামাছ নামৰ যোনটো অংশ আছে সেই অংশটোৱে নিয়ন্ত্ৰিত কৰি ৰাখে। তাৰপিছত আহে মধ্য মস্তিষ্ক। মধ্য মস্তিষ্ক হৈছে অগ্ৰ মস্তিষ্ক আৰু পশ্চাদ মস্তিষ্ক, সেই দুয়োটাৰ মাজত মধ্য মস্তিষ্কটো থাকে। মধ্য মস্তিষ্কই আচলতে কিছুমান কাৰ্য কৰে, যেনেকৈ দৃষ্টি প্ৰতিবৰ্ত ক্ৰিয়া বা শ্ৰৱণ প্ৰতিবৰ্ত ক্ৰিয়া, বা আমাৰ চকু লৰা বা চকুৰ যোনটো চলন হয় সেইবিলাক আচলতে নিয়ন্ত্ৰিত কৰি ৰাখে। তাৰপিছত আছে পশ্চাদ মস্তিষ্ক। পশ্চাদ মস্তিষ্কত তিনিটা অংশ থাকে, সেইকেইটা হৈছে চেৰিবেলাম, পুঞ্চ আৰু হৈছে মেডুলা অবলংগতা। চেৰিবেলাম অংশটো মস্তিষ্কৰ পিছফালে থাকে আৰু ই চেৰিব্ৰামৰ ঠিক তলতে থাকে। আৰু আমাৰ শৰীৰৰ যিটো ভাৰসাম্য নিয়ন্ত্ৰণ কৰা, বা আমি চলন নিয়ন্ত্ৰণ কৰা, বা মাংসপেশীবিলাকৰ মাজত যোনটো সামঞ্জস্য থাকে সেই সকলোবিলাক হৈছে চেৰিবেলামে নিয়ন্ত্ৰিত কৰি ৰাখে। তাৰ পিছৰ অংশটো হৈছে পুঞ্চ। পুঞ্চে আমাৰ উশাহ নিশাহ লোৱা আৰু আমি কেতিয়া টোপনি যাব লাগিব বা কেতিয়া সাৰ পাব লাগিব তাৰ কাৰণে যিবিলাক নিয়ন্ত্ৰণ কৰিব লাগে কেন্দ্ৰ থাকে, সেইটো পৌঞ্চত থাকে। আৰু একদম শেষৰ অংশটো হৈছে মেডুলা অবলংগতা। এই মেডুলা অবলংগতা আচলতে স্নায়ুৰজ্জুত লাগি থাকে, আৰু ইয়াৰ মেডুলা অবলংগতাই আমাৰ শৰীৰত থকা কিছুমান স্বয়ংক্ৰিয় প্ৰক্ৰিয়া, যেনেকৈ হৈছে আমাৰ হৃদস্পন্দন আৰু ৰক্তচাপ, উশাহ নিশাহ লোৱা বা কাহ আহা বা হাঁচি আহা, এই সকলোবিলাকৰ কাৰণে যিটো কেন্দ্ৰ থাকে, যিবিলাক কেন্দ্ৰ থাকে আচলতে সেই কেন্দ্ৰবিলাক মেডুলা অবলংগতাই নিয়ন্ত্ৰিত কৰি ৰাখে। গতিকে চাব গ'লে আমাৰ শৰীৰৰ লগত জড়িত সকলো কাম কাজেই, সকলো কাৰ্যই আচলতে আমাৰ মগজুটোৱে নিয়ন্ত্ৰণ কৰি ৰাখে।
1: এইবাৰ সুধিব খুজিছোঁ যে স্মৃতি কেনেকৈ সৃষ্টি আৰু সংৰক্ষণ হয়, এই বিষয়ে জনাওকচোন।
0: স্মৃতি বুলি ক'লে যেতিয়া আমাৰ মানে মস্তিষ্কই যিকোনো এটা তথ্য গ্ৰহণ কৰে সেই তথ্যটো সঞ্চয় কৰি ৰাখে, যাতে মানে প্ৰয়োজনীয় সময়ত বা পিছত সেই তথ্যটো পুনৰুদ্ধাৰ কৰিব পাৰে, সেইটোকে আচলতে আমি স্মৃতি বুলি কওঁ। এতিয়া স্মৃতি সৃষ্টি বুলি ক'বলৈ হ'লে যেতিয়া আমাৰ মগজুৱে যিকোনো এটা নতুন তথ্য আহৰণ কৰে সেই তথ্যবিলাক পোনপ্ৰথমে সংকেতলৈ ৰূপান্তৰিত হয়, আৰু সংকেতলৈ ৰূপান্তৰিত হোৱাৰ পিছত সেই সংকেতবিলাকে আমাৰ মস্তিষ্কত

0: থকা স্নায়ুকোষ যিবিলাক থাকে, সেই স্নায়ুকোষৰ যিবিলাক সংযোগ থাকে, সেই সংযোগবিলাকত কিছু পৰিৱৰ্তন ঘটায়। সেই প্ৰচেছটোক আচলতে কোৱা হয় চাইনেপ্টিক প্লাষ্টিচিটি। এতিয়া যদি আমি একেটা কাম বাৰে বাৰে কৰোঁ বা একেটা কাম বৰ পুনৰাবৃত্তি কৰোঁ, তেতিয়াহ'লে কি হয় যে সেই সংযোগবিলাক বেছি শক্তিশালী হৈ যায়, যাৰ কাৰণে আমাৰ স্মৃতিটো মানে স্থায়ী হৈ যায়। এই স্মৃতিটো স্থায়ী হোৱা যোনটো প্ৰক্ৰিয়া, তাৰ সেই প্ৰক্ৰিয়াটোক কোৱা হয় স্মৃতি একত্ৰীকৰণ বা স্মৃতি সবলীকৰণ প্ৰক্ৰিয়া। আৰু এই প্ৰক্ৰিয়াটোত মানে স্মৃতিৰ লগত আমাৰ মস্তিষ্কৰ বহুতো অংশ জড়িত থাকে, যেনেকে আমাৰ হিপ্পোকেম্পাছ, সেই অংশটো জড়িত থাকে, এমিগডালা সেইটো জড়িত থাকে, চেরিব্রেল কোর্টেক্স সেইটো জড়িত থাকে, চেরিব্রেলাম, সেই সকলোবিলাক অংশ মানে জড়িত থাকে স্মৃতিৰ লগত।
1: স্মৃতিৰ কথা উল্লেখ কৰোঁতে আৰু দুটা শব্দ আমাৰ মনলৈ আহে, স্বল্পম্যাদী আৰু দীৰ্ঘম্যাদী স্মৃতি। এই স্বল্পম্যাদী আৰু দীৰ্ঘম্যাদী স্মৃতিৰ বিষয়ে অলপ জনাওকচোন।
0: এতিয়া স্বল্পম্যাদী স্মৃতি বুলি ক'লে সেইবিলাক স্মৃতি হয় যিবিলাক আমি অলপ সময়ৰ কাৰণেহে মনত ৰাখোঁ, আৰু দীৰ্ঘম্যাদী বুলি ক'লে সেইবিলাক স্মৃতি হয় যিবিলাক আমি বহুত সময় দীৰ্ঘদিনৰ কাৰণে মনত ৰাখি থ'ব পাৰোঁ। এতিয়া হৈছে আমাৰ যোনটো স্বল্পম্যাদী স্মৃতি হয়, সেই স্মৃতিবিলাক আচলতে আমাৰ যোনটো মস্তিষ্কৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স থাকে, সেই প্ৰি ফ্ৰণ্টেল কৰ্টেক্সত সঞ্চিত হৈ থাকে। আৰু দীৰ্ঘম্যাদী স্মৃতিবিলাক হৈছে হিপ্পোকেম্পাছ নামৰ যোনটো আমাৰ মস্তিষ্কত অংশ আছে, সেই অংশটোত আচলতে সঞ্চিত হৈ থাকে। এতিয়া স্বল্পম্যাদী স্মৃতিবিলাক যদি আমি পুনৰাবৃত্তি কৰি থাকোঁ, সেই তেতিয়া কি হয় যে এই দীৰ্ঘম্যাদী স্মৃতিলৈ ৰূপান্তৰিত হ'ব পাৰে। কাৰণ আমি যিমানেই বস্তুটো পুনৰাবৃত্তি কৰি থাকিম, সিমানেই স্নায়ুকোষবিলাকৰ যিটো সংযোগ স্থান আছে, যোনটো পৰিৱৰ্তন হৈছিল, সেই পৰিৱৰ্তনবিলাক বেছি শক্তিশালী হৈ গৈ থাকিব। যিমানেই শক্তিশালী হৈ যাব, আমাৰ স্মৃতিবিলাক সিমানেই দীৰ্ঘম্যাদী হৈ গৈ থাকিব।
1: এইখিনিতে আপোনাক সুধিব খুজিম যে আমি কিছুমান কথা পাহৰি যাওঁ, এনে কিয় হয় বাৰু?
0: আচলতে পাহৰি যোৱাটো হৈছে আমাৰ মগজুত হোৱা এটা সাধাৰণ পৰিঘটনা। আৰু মস্তিষ্কই যিকোনো তথ্যই হওক বা সকলোবোৰ তথ্য মানে চিৰদিনৰ কাৰণে সি সঞ্চয় কৰি ৰাখিব নোৱাৰে। যেতিয়া যিকোনো এটা তথ্য সংকেতলৈ ৰূপান্তৰিত হওঁতে সঠিকভাৱে ৰূপান্তৰিত নহয়, তেতিয়া সময়ৰ লগে লগে সেই সংকেতবিলাক বেছি দুৰ্বল হৈ পৰে। আৰু বা এনেকুৱাও হয় যে কেতিয়াবা বেলেগ তথ্যই আহি পেলাই সেই সংকেতবিলাকক মধ্যস্থতা কৰে, যাৰ বাবে আমি কথাবিলাক মানে পাহৰি যাওঁ। আৰু পাহৰি যোৱা বুলি ক'লে আৰু কেইবাটাও কাৰণ থাকিব পাৰে আমি কথা পাহৰি যোৱা। যদি আমি কথাবিলাক পুনৰাবৃত্তি নকৰোঁ, তেতিয়াও আমি পাহৰি যাওঁ, কাৰণ সংকেতবিলাক দুৰ্বল হৈ যায়। যদি আমাৰ টোপনি ভালদৰে নহয়, তেতিয়াও আমি পাহৰি যাওঁ। আৰু আমাৰ যদি অত্যাধিক পৰিমাণে মানসিক চাপ থাকে, তেতিয়াও আমি পাহৰি যাওঁ। বা আমাৰ যদি বয়স যিমানেই বাঢ়ি গৈ থাকে, সিমানেই আমি কথাবিলাক পাহৰি যাওঁ। আৰু হৈছে যদি কেতিয়াবা আমি মস্তিষ্কত দুখ পাওঁ বা আমাৰ কিবা ৰোগ হয়, তেতিয়াও আমি কথা পাহৰি যাওঁ।
1: হয়, চিন্তা আৰু সিদ্ধান্ত গ্ৰহণ, এই চিন্তা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাৰ মানৱ মগজুৰ ভূমিকাৰ বিষয়ে কওকচোন অলপ।
0: চিন্তা হৈছে এটা মানসিক প্ৰক্ৰিয়া, যিটো আমি যিকোনো ধৰণৰ তথ্য বা স্মৃতি বা আমাৰ যিবিলাক পুৰণা অভিজ্ঞতা থাকে বা আমি যিকোনো বস্তু শিকোঁ, সেই শিকাবিলাকৰ সহায়ত আমি যিকোনো ধৰণৰ সমস্যা সমাধান কৰিব পাৰোঁ চিন্তা কৰি। এতিয়া চিন্তা কৰিবৰ কাৰণে আমাৰ প্ৰধানত মস্তিষ্কৰ যোনটো প্ৰি ফ্ৰণ্টেল কৰ্টেক্স থাকে, সেই অংশটোৱেই প্ৰধানত ব্যৱহাৰ হয়। আৰু সিদ্ধান্ত গ্ৰহণ হৈছে আচলতে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত আমি বহুতটা বিকল্পৰ মাজৰ পৰা এটা বিকল্প নিৰ্বাচন কৰি ল'ব পাৰোঁ। আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত আমাৰ মস্তিষ্কৰ বিভিন্ন অংশ জড়িত থাকে, যেনেকে প্ৰি ফ্ৰণ্টেল কৰ্টেক্স, এমিগডালা, হিপ্পোকেম্পাছ আদি বিভিন্ন ধৰণৰ মগজুৰ অংশ জড়িত হৈ থাকে।
1: হয়, মানৱ মগজুৰ কথা পাতিলে আৰু এটা কথা আমাৰ মনলৈ আহে, সেইটো হৈছে নিদ্ৰা। এই নিদ্ৰা আৰু স্মৃতি, ইয়াৰ সম্পৰ্কটোৰ বিষয়ে অলপ জনাওকচোন।
0: নিদ্ৰা হৈছে আমাৰ মানৱ মগজুৰ কাৰণে বিশেষভাৱে প্ৰয়োজনীয়, কাৰণ নিদ্ৰাৰ দ্বাৰা হৈছে মানৱ মগজুটো বেছি সতেজ হৈ যায় আৰু হৈছে ই বেছি কাৰ্যকৰী হ'ব পাৰে। আৰু যেতিয়া আমি নতুনকৈ কথা শিকোঁ, তেতিয়া পোনপ্ৰথমে আমাৰ কি হয় যে স্মৃতিবিলাক দুৰ্বল হৈ থাকে, কিন্তু যেতিয়া আমি শুওঁ বা টোপনি যাওঁ, তেতিয়া মস্তিষ্কই সেই তথ্যসমূহ, যিবিলাক তথ্য আমি আহৰণ কৰিলোঁ, সেই তথ্যসমূহ সংৰক্ষণ কৰিবলৈ কিছুমান প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু আমাৰ যোনবিলাক স্মৃতি হয় সেইবিলাক স্থিৰ হৈ যায়। এটা স্মৃতি সবলীকৰণ যোনটো প্ৰক্ৰিয়া হয়, সেই স্মৃতি সবলীকৰণ প্ৰক্ৰিয়াত নিদ্ৰাই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
1: হয়, এইখিনিতে এটা কথা সুধিব খুজিছোঁ যে মনোযোগে স্মৃতি

0: আৰু শিক্ষণত কেনেদৰে প্ৰভাৱ পেলায় এই বিষয়ে আপুনি কি?
1: মনোযোগে হৈছে আমাৰ যোনটো মগজু আছে, মগজুক যিকোনো বাহ্যিক আমনি বা বাধাৰ পৰা মুক্ত কৰি নতুন তথ্য এটা স্থায়ী ৰূপলৈ ৰূপান্তৰিত কৰাত সহায় কৰে আৰু স্মৃতিবিলাক স্থায়ী ৰূপলৈ ৰূপান্তৰিত কৰে। যেতিয়া আমি যিকোনো কাম মনোযোগ দি কৰোঁ, চাপ'জ আমি পঢ়িছোঁ, পঢ়া শুনা কৰিছোঁ, তেতিয়া যদি আমি ভালদৰে মনোযোগ দি পঢ়া শুনা কৰোঁ, তেতিয়া আমাৰ কথাবিলাক ভালদৰে বুজি পোৱাত সহায় হয় আৰু আমাৰ কথাবিলাক মনত থাকে। আৰু মনোযোগ থাকিলে আমাৰ শিক্ষণ প্ৰক্ৰিয়া যোনটো আছে, সেই শিক্ষণ প্ৰক্ৰিয়াটো বেছিকৈ দ্ৰুত হৈ যায় আৰু তাৰ মানে ভুল হোৱাৰ সম্ভাৱনাটো কমি যায়।
0: আমি দেখোঁ যে বয়সীয়া লোকসকলে কিছুমান কথা পাহৰি যায়, আপুনিও উল্লেখ কৰিছে, সেয়েহে সুধিছোঁ, বয়স বৃদ্ধিৰ লগে লগে স্মৃতিত হোৱা পৰিৱৰ্তনৰ বিষয়ে জনাওকচোন।
1: বয়স বৃদ্ধি হৈ যোৱাৰ লগে লগে আমাৰ যোনটো মস্তিষ্ক আছে তাত কিছুমান গঠনগত আৰু কিছুমান কাৰ্যকৰী পৰিৱৰ্তন হৈ গৈ থাকে আৰু সেই পৰিৱৰ্তনবিলাক প্ৰধানত হয় হিপ্পোকেম্পাস আৰু প্ৰি ফ্ৰণ্টেল কৰ্টেক্স অংশটোত। এতিয়া স্নায়ুকোষবিলাকে যেতিয়া সংযোগ হয় আৰু সেই স্নায়ুকোষত যেতিয়া এই পৰিৱৰ্তন হয় তেতিয়াই সেইবিলাক স্মৃতিলৈ ৰূপান্তৰিত হ'ব পাৰে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই স্নায়ুকোষবিলাকৰ সংযোগ ঘটাত বাধাৰ সৃষ্টি হয় আৰু সেই স্নায়ুকোষবিলাকে কিছুমান ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে যাক আমি নিউৰো ট্ৰান্সমিটাৰ বুলি কওঁ। সেই নিউৰো ট্ৰান্সমিটাৰবিলাকৰ উৎপাদনো কমি যায়, যাৰ ফলত আমি বয়স বৃদ্ধিৰ লগে লগে স্মৃতিত আমাৰ পৰিৱৰ্তন হয়। আৰু ইয়াৰ উপৰিও বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰত নানা ধৰণৰ শাৰীৰিক ৰোগে দেখা দিয়ে, যেনেকৈ উচ্চ ৰক্তচাপ হওক বা মধুমেহ বা হৃদৰোগ। এই সকলোবিলাক ৰোগে কি কৰে যে মগজুলৈ তেজৰ সঞ্চালনত প্ৰভাৱ পেলায়। যদি মগজুটোৱে সঠিক সময়ত তেজটো নাপায়, তেজৰ দ্বাৰা আচলতে মগজুৱে কি পায় যে অক্সিজেনটো আমাৰ শৰীৰত প্ৰবাহিত হৈ থাকে। মগজুৱে যদি অক্সিজেনটো নাপায় তেতিয়াহ'লে আমাৰ স্মৃতিত পৰিৱৰ্তনে দেখা দিয়ে।
0: এই মগজুৰ সুস্বাস্থ্যৰ বাবে কি কৰাটো উচিত আপুনি কি ভাবে?
1: মগজুৰ সুস্বাস্থ্যৰ বাবে আমি দৈনিক যদি ব্যায়াম কৰোঁ বা যোগাভ্যাস কৰোঁ তেতিয়াহ'লে ভাল হয়, কাৰণ যোগাভ্যাস বা দৈনিক যদি আমি ব্যায়াম কৰোঁ তেতিয়াহ'লে আমাৰ গোটেই শৰীৰত এটা ৰক্ত সঞ্চালন হয় আৰু ৰক্ত সঞ্চালনৰ দ্বাৰা মগজুলৈ অক্সিজেন পৰিবাহিত হৈ যায়। আৰু হৈছে ব্যায়ামে মগজুত এটা এবিধ প্ৰটিনৰ বৃদ্ধি কৰে, সেই প্ৰটিনটো হৈছে BDNF, মানে হৈছে ব্ৰেইন ডিৰাইভ নিউৰোট্ৰফিক ফেক্টৰ। এই প্ৰটিনবিধৰ কাৰ্য হৈছে যে এই প্ৰটিনবিধে নতুন স্নায়ুকোষ উৎপন্ন হোৱাত সহায় কৰে, যাৰ কাৰণে আমি ব্যায়াম কৰিব লাগে।
0: হয়, আপুনি খাদ্যাভ্যাসৰ বিষয়ে কি ক'ব?
1: খাদ্যাভ্যাস বুলি ক'লে আমি মগজুৰ কাৰণে কিছুমান খাদ্য আছে যিবিলাক খাব লাগে। যেনেকৈ আমি চবেই জানোৱেই যে বাদাম আমাৰ মগজুৰ কাৰণে ভাল, এলমণ্ড যোনটো কাঠবাদাম বুলি কোৱা হয় সেইটো আমাৰ মগজুৰ কাৰণে ভাল, আখৰোট সেইটো খাব লাগে। তাৰপিছত আজিকালি যে চিডছবিলাক পায় ফ্লেক্স চিড বা চিয়া চিডছ, সেইবিলাকত আমাৰ মগজুৰ কাৰণে প্ৰয়োজনীয় লিপিড আৰু মগজুৰ কাৰণে প্ৰয়োজনীয় ভিটামিন ই থাকে, গতিকে সেইবিলাক খোৱাটো উচিত। মাছ খাব লাগে কাৰণ মাছত Omega-3 ফেটি এচিড থাকে, সেইটো মগজুৰ কাৰণে ভাল হয়। সেউজীয়া শাক পাচলি খাব লাগে, যেনে পালেং হওক বা লাই মেথি আদি খাব লাগে, বিলাহী খাব লাগে আৰু টেঙাজাতীয় ফল খাব লাগে। তাৰপিছত বিভিন্ন ধৰণৰ প্ৰটিনৰ উৎস যেনে গাখীৰ হওক বা গাখীৰৰ পৰা উৎপন্ন হোৱা পদাৰ্থ, তাৰপিছত কণী, মাহজাতীয় খাদ্য, তাৰপিছত মাংস, এইবিলাক খাব লাগে। প্ৰটিনৰ প্ৰয়োজনীয়তাৰ মানে হৈছে আমাৰ যিবিলাক নিউৰো ট্ৰান্সমিটাৰ আছে সেই নিউৰো ট্ৰান্সমিটাৰবিলাকৰ উৎপাদনত প্ৰটিনে সহায় কৰে, গতিকে প্ৰটিন বেছি প্ৰটিন সমৃদ্ধ খাদ্য খালে আমাৰ শৰীৰৰ কাৰণে ভাল হয় বা মগজুৰ কাৰণে ভাল হয়। প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু অত্যধিক চেনিজাতীয় পদাৰ্থ বা বেছি ভাজা পোৰা বস্তু আমাৰ মস্তিষ্কৰ কাৰণে ভাল নহয়।
0: শেষত আপোনাৰ পৰা জানিম যে আধুনিক স্নায়ুবিজ্ঞান আৰু স্মৃতি চিন্তাৰ কিছু নতুন তথ্যৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: আগতে মানে কি হৈছিলে যে পূৰ্বতে কি ভাবা হৈছিল যে মগজুটো এটা স্থিৰ যন্ত্ৰ আৰু ইয়াত ভাবা হৈছিল যে স্মৃতিবিলাক কেনেকে থাকে, যে ফাইলত যেনেকে তথ্যবিলাক থাকে তেনেকে স্মৃতিবিলাক সঞ্চিত হৈ থাকে। কিন্তু বৰ্তমান নতুন ধাৰণা মতে যে মগজুটো অত্যন্ত গতিশীল হয় আৰু ই হৈছে নমনীয়, সেইকাৰণে কি হয় যে নতুন ধাৰণা মতে আমাৰ স্মৃতিবিলাক পুনৰ নিৰ্মাণ হয়। মানে আমি যেতিয়া এটা অতীতৰ কথা মনত পেলাওঁ তেতিয়া মগজুতে কেৱল এটা সংৰক্ষিত ফাইল খুলি

0: নিদিয়ে, বৰঞ্চ ই মগজুৰ বিভিন্ন অংশৰ পৰা তথ্যবিলাক আহৰণ কৰে আৰু সেই মুহূৰ্ততে স্মৃতিটো আকৌ পুনৰকৈ নিৰ্মাণ কৰে। সেইবাবে আমি সময়ৰ লগে লগে আমাৰ কিছুমান স্মৃতি সলনি হ'বলৈ ধৰে আৰু চিন্তা প্ৰক্ৰিয়া হিচাপে আমাৰ নতুন আধুনিক যোনটো নিউৰো ইমেজিং কৰা হয় মানে হৈছে আমাৰ যিবিলাক স্নায়ুকোষ আছে সেই স্নায়ুকোষৰ পৰা ফটো লৈ পেলাই যেতিয়া অধ্যয়ন কৰা হৈছিল তেতিয়া গম পোৱা গৈছিল যে আমি যেতিয়া অতীতৰ কথা মনত পেলাওঁ আৰু আমি যেতিয়া ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ সেই দুয়োটাতে একেটা নেটৱৰ্কে আচলতে সক্ৰিয় হৈ থাকে। অৰ্থাৎ মানে মগজুৱে অতীতৰ স্মৃতিবিলাক কেৱল মনত ৰাখিবলৈকে ব্যৱহাৰ নকৰে, বৰঞ্চ ভৱিষ্যতৰ চিন্তা কৰিবলৈকো সেই অতীতৰ স্মৃতিবিলাক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। আৰু আধুনিক স্নায়ুবিজ্ঞানৰ আটাইতকৈ ডাঙৰ ধাৰণাটা হৈছে নিউৰোপ্লাষ্টিচিটি। এই নিউৰোপ্লাষ্টিচিটিৰ মতে মগজুটোৱে গোটেই জীৱন ধৰি নিজৰ গঠন আৰু কাৰ্যপদ্ধতি সলনি কৰিব পাৰে। যেতিয়া আমি নতুন এটা চিন্তা কৰোঁ বা নতুন এটা কৌশল শিকোঁ তেতিয়া মগজুত কিছুমান নতুন স্নায়ুবিক পথ গঠন হৈ উঠে আৰু ইয়াৰ দ্বাৰা এইটোৱে জনা যায় যে আমাৰ যোনটো বুদ্ধিমত্তা হওক মানে আমাৰ ইণ্টেলিজেঞ্চ বা আমাৰ যোনটো চিন্তা কৰাৰ ক্ষমতা থাকে সেই ক্ষমতাটো জন্মগতভাৱে স্থিৰ নহয়। চেষ্টা আৰু অনুশীলনৰ দ্বাৰা ইয়াক সলনি কৰিব পাৰি আৰু ইয়াক উন্নতও কৰিব পাৰি।
1: হয় ডক্টৰ হাজৰিকা, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা মানৱ মগজুত বিজ্ঞানৰ দৃষ্টিত স্মৃতি আৰু চিন্তানো কি এই বিষয়ে আমি বহু কথা গম পালোঁ। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
2: নমস্কাৰ।
1: বিজ্ঞান চৰা অনুষ্ঠানটি শুনিলে। আজিৰ বিজ্ঞান চৰা অনুষ্ঠানত স্মৃতিৰ পৰা চিন্তালৈ মানৱ মগজুৰ বিজ্ঞান এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত ভাগ ললে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ হৃদিশা নন্দনা হাজৰিকাই। অনুষ্ঠানটি যুগুতাই আগধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

0: ইমানপুৰে শ্ৰোতাসকলে বিজ্ঞানচোৰা অনুষ্ঠানটি শুনিলে।
1: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত কেইটামান গীত। শিল্পী ভূপেন হাজৰিকা।
4: ভৰ যৌৱনৰ গীত এটা চেমনীয়া মই কেনেকৈ প্ৰকাশ কৰোঁ, তথাপি চেষ্টা কৰিছিলোঁ তাহানি গাবলৈ। আজুলি হিয়াৰ মাজে বিজুলী বান মাৰে।

0: শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: কাৰেঙৰ লিগিৰি আদি বাণীবদ্ধ কৰাবলৈ কলিকতাৰ এই

আজি 70 বছৰ পিছত সেই একেটা স্কেলতে পুৰঠ কণ্ঠেৰে মই প্ৰথম গীতটিকে গাই দিছোঁ। কাষতে কলিছিল ঐ যায় ঐ ৰচুকি বাই। কালেক্টৰ্ছ আইটেম ৰূপে বোধহয় সহস্ৰজনে ভাল পাব।

শ্ৰোতাসকলে বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীত শুনিছে ভূপেন হাজৰিকাৰ কণ্ঠৰ। শিল্পীৰ কণ্ঠৰ শেষত শুনাবলৈ লোৱা হৈছে এই গীতটি।

অনিয়মকেই নিয়ম কৰি মই আগবাঢ়িছোঁ। এতিয়া নিজকে প্ৰশ্ন কৰিবৰ মন যায় কি যে চন্দত হলো বন্দী ইহ জনমটো পায়, কি যে চন্দত হলো বন্দী।

0: শ্রোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: এই শৰতৰ শেৱালিৰ কোমল নিয়ৰ গাত সানি

শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

ইমানপুৰে শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে শ্ৰোতাসকলৰ হোৱাটছএপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। শ্ৰোতাসকল, আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে ৰেডিঅ' ছেটটোৰ কাষত লৈ নিশ্চয় আগ্ৰহেৰে ৰৈ আছে আপোনালোকৰ পচন্দৰ গীতটি শুনিবৰ বাবে। এই গীতটি আগবঢ়াবৰ কাৰণে পুনতেই

বাৰ্তাটি তুলি লৈছোঁ। বাৰ্তাটি প্ৰেৰণ কৰিছে গোলাঘাটৰ বেটিয়নী বাগিচাৰ ৰমেশ পাত্ৰ। তেখেতেই মূৰ্চনা অনুষ্ঠানলৈ তেখেতৰ অনুৰোধৰ গীতটি লিখিছে যে এই অনুষ্ঠানৰ জৰিয়তে লোকনাথ গোস্বামীদেৱৰ আমূল মূল শেৱালী গোন্ধ শীৰ্ষক গীতটি বজাই শুনাবলৈ। এই গীতটি শুনিবলৈ বিচাৰিছে তেখেতৰ সতীৰ্থ ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, নীলোৎপল দুৱৰা, সন্ধ্যাৰাণী গগৈ, ৰুণু পাত্ৰ আৰু লাকিলৈ। গতিকে আপোনালোকৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰৰ গীতটি আমাৰলৈ অনুৰোধ কৰিছে। তেখেতসকল হ'ল দেৱজিত ফৰহান, মন নৱজ্যোতি আদিল। এখেতসকল তেজপুৰৰ এল পি ৰোডৰ। আপোনালোকে শুনিবলৈ বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠৰ দূৰে দূৰে থাকিবা কিমান আজি এই গীতটি। আপোনালোকলৈ ধন্যবাদ জনাই এই গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰৰ বাৰ্তাটি আমি হাতত তুলি লৈছোঁ। এই বাৰ্তাটি প্ৰেৰণ কৰিছে ৰঙাপৰা শোণিতপুৰৰ ৰেলৱে কলনীৰ পৰা। তেখেতসকল হ'ল বিশাল ঘোষ, ইতি ঘোষ, প্ৰতিমা দাস, অস্মিত দাস, বিশু ঘোষ। তেখেতসকলে শুনিবলৈ বিচাৰিছে তেৰে মেহৰবানিয়া ছবি কুমাৰৰ গীতটি। গতিকে আপোনালোকক আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ গীতটিৰ বাবে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকল অৱশ্যে অসমৰ কেইবা ঠাইৰো, গোলাঘাট, মৰাণ, ডিগবৈ, লখিমপুৰ, ধেমাজি আৰু জোনাইৰ পৰা তেখেতসকলে লিখিছে, আৰু তেখেতসকল হ'ল অনাতাঁৰ মৰম পৰিয়ালৰ সদস্য। মুখ্যতঃ অজিত কুমাৰ শৰ্মা, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, সোণাৰাম লালুং, ভাইকন মন্দা, অৱন্তী টাইট, তুতুমণি নাথ, সন্ধ্যাৰাণী গগৈ, ধাদমিয়া আৰু মামণি সন্দিকৈ এখেতসকলে আমালৈ লিখিছে। তেখেতসকলে লিখিছে, নমস্কাৰ, তেজপুৰ কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাসকললৈকো আগন্তুক কাতি বিহুৰ লগতে শাৰদীয় দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ শুভকামনা জনাই আজি আমাক এটি দুৰ্গা বন্দনা শুনাব। শ্ৰোতাসকললৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ অনুৰোধ মৰ্মে এয়া শুনাবলৈ লৈছোঁ দুৰ্গা বন্দনাটি।

এতিয়া তুলি লৈছোঁ আমাৰ অনুষ্ঠানৰ অন্তিমটো বাৰ্তা। এই বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছিল মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ। তেখেতসকল হ'ল অনুপজ্যোতি লাহন, জুৰিজ্যোতি লাহন, মূৰ্চনাজ্যোতি লাহন আৰু বিউটি লাহন। আপোনালোকে শুনিবলৈ বিচাৰিছে জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰীতিৰ সুবাসে শীৰ্ষক এই গীতটি, আৰু আমিও আপোনালোকৰ অনুৰোধ মৰ্মে শুনাবলৈ লৈছোঁ এই গীতটি।

0: ইমানপুৰে শ্ৰোতাসকলে, শ্ৰোতাসকলৰ ফোন যোগে হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে।
1: কিউআৰ কোড স্কেন কৰক, 5,000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
2: পচিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে ধ্ৰুৱজ্যোতি দাসৰ ৰচিত নাট পোহৰৰ ঘৰ। এয়া শুনক পোহৰৰ ঘৰ নাটখনি।
1: এয়া আকাশবাণী তেজপুৰ। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন পোহৰৰ ঘৰ। নাটৰ ৰচনা ধ্ৰুৱজ্যোতি দাস।

0: নমিতাৰ বিয়াৰ দিন ঠিক হ'ল। খুৰাখুৰী দুয়ো আহিছিল, মাতি গৈছে কিছু আগতীয়াকৈ, মানে জোৰোণ পোৱাকৈ।
1: ভাল, যাবা, আগতীয়াকৈ যাবা।
0: যাবা মানে? কাৰ বিয়াৰ কথা কৈছো তুমি গম পাইছা নে নাই?
1: পাইছোঁ পাইছোঁ। তোমাৰ খুৰাখুৰীৰ একমাত্ৰ ছোৱালী নমিতাৰ বিয়া, পিছে
0: তুমি স্কুলৰ পৰা সময় উলিয়াই বিয়াৰ দিনা যাবা। মই আৰু আইজনী জোৰোণৰ আগদিনাই যাব লাগিব।
1: আইজনীও যাব নেকি?
0: মই বিয়া খাই ফুৰিম আৰু তাই ঘৰতে সোমাই থাকিব।
1: এহ, আইজনী জানো ঘৰতে সোমাই থাকে।
0: ধেমালি এৰা, আইজনী ঘৰতে সোমাই নাথাকে আৰু অইনৰ নিচিনাকৈ অযথা ঘূৰিও নুফুৰে। মুঠতে আইজনী মোৰ সৈতে বিয়ালৈ যাব, বুজিলানে?
1: বুজিলোঁ।
2: নবৌ, চাহ বাকিছিলোঁ।
0: তুমি কলেজৰ পৰা আহিছাহে, চাহত লাগিলা আকৌ কিয়? মই কৰিলোহেঁতেন নহয়।
2: হ'ব দিয়া বৌ, একো নহয়।
1: এৰাহে, একো নহয়, কাম কৰিবও লাগে। কি কোৱা,
0: আইজনীয়ে কিবা কাম নকৰে নেকি?
1: মইতো নকৰে বুলি কোৱা নাই
2: দাদা।
0: ময়ো জানো কামো কৰিব লাগে, কিন্তু সময় আছে, পঢ়া শুনা ঠিকমতে ৰখাটো প্ৰথম কথা।
1: বাসবি, আইজনী ক্লাছ আৰম্ভ হৈছেহে থোন।
0: তোমালোক শিক্ষক মানুহবোৰ তেনেকুৱাই, স্কুলত যি কোৱা ঘৰত তাৰ বিপৰীত।
1: ঘৰত বিপৰীত মানে? তুমি দেখোন গোটেই শিক্ষক সমাজক ধৰিলা।
0: সমাজৰ কথা কোৱা নাই, তোমালোকৰ নিচিনা নিষ্ঠাবান শিক্ষকসকলে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ বাবে সকলো কৰিব পাৰা, ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বাবে সিমান কৰিব নোৱাৰা, নকৰা।
1: তাৰমানে তুমি মোকো নিষ্ঠাবান শিক্ষকৰ শাৰীত থোৱা?
0: অফক'ৰ্ছ ছাৰ। শুনা, এইবাৰ আইজনীৰ পঢ়া শুনাৰ বুজা যথেষ্ট বাঢ়িল, গতিকে এতিয়াৰ পৰা তুমি তাইক আৰু কোনো অৰ্ডাৰ দিব নোৱাৰিবা।
1: হ'ব দিয়া, যি তোমাৰ আজ্ঞা। অ, তই হাঁহিলি যে?
2: নাই, এনেই
0: এনেই হাঁহিছোঁ দেই।

0: নবৌ, মই ওলালো।
1: আইজনী, অকণমান ৰবা।
2: এই পুৱাতে কলেজলৈ যে।
1: তুমিও মানুহ আৰু দেই, আজিৰ পৰা সিহঁতৰ কলেজ উইক আৰম্ভ নহয় নেকি? ফ্লেগ হোষ্টিং আছে, তোমাৰচোন ঘৰৰ একো কথাই মনত নাথাকে।
2: হয়হে, পাহৰিছিলোঁৱেই।
1: আইজনী, তুমি ডিবেটৰ বিষয়টো চাই লাইব্ৰেৰীত সোমাই সেই সম্পৰ্কীয় জাৰ্নেল আদি চাবা, পাৰিলে লৈ আহিবা।
0: মই আহোঁ দাদা।
2: অঁ যা।
1: তুমি কিন্তু এটা বস্তু আইজনীক নিদিলা।
2: কি?
1: হায়াৰ ছেকেণ্ডেৰীত লেটাৰ আদিলৈ ভালকৈ পাছ কৰিলে তাইক তুমি মোবাইল হেণ্ডছেট এটা দিম বুলি কোৱা নাছিলা জানো?
2: কৈছিলোঁ, পিছে
1: পিছে শেষত তুমি ভাবিলা ঘৰত টেলিফোন আছে, ভাইটিৰ এটা মোবাইল আছেই, আৰুনো কেলেই।
2: ঠিক কথাহে, তুমি কথাবোৰতো ঠিকেই বুজা।
1: একো ঠিকেই বুজা নহয়, তুমি তাইক কথা দিছিলা আৰু তাই তিনিটা বিষয়ত লেটাৰ লৈ ভাল পাৰ্চেণ্টেজেৰে পাছ কৰিলে। কথা দিয়া মতে তুমি তাইক উপহাৰটো দিব লাগিছিল, নিদিলা, কথাটো ভাবিবা।
2: ভাবিম দিয়া।
1: তুমি স্কুলৰ পৰা আহোঁতে কাপোৰ দুযোৰ চাই আহিবা।
2: কিন্তু দুযোৰ কাপোৰ কইনাৰ গিফ্ট।
1: একেটা কথাকে দোহাৰি থাকিলে মই বৰ বেয়া পাওঁ, মনত ৰাখিবা তুমি এখন স্কুলৰ হেডমাষ্টৰ।
2: বিয়ালৈ যাবলৈ নতুন কাপোৰ, এই কথাটো হেডমাষ্টৰৰ লগত কি সম্বন্ধ?
1: সম্বন্ধ কি তুমি ভাবিলেই গম পাবা।
2: তুমি কথাবিলাক বুজাচোন।
1: বুজিছোঁ, বহুদিনাই বুজিলোঁ, মুঠতে কাপোৰ চাই আহিবা।
2: অবুজন হ'লে মই বেয়া পাওঁ বাসবি, নজনা নুশুনা মানুহৰ দৰে কথাবোৰ চিন্তা নকৰিবা। নতুন কাপোৰ পিন্ধিহে বিয়ালৈ যাব লাগিব বুলিতো কোনো কথা নাই, এইবোৰ কি চিন্তা? তুমি জনা বুজা শিক্ষিতা ছোৱালী, কথাবোৰ এনেদৰে কিয় চিন্তা কৰিছা?

0: হওক দিয়া, খুব ভাল কথা। এখন ঘৰৰ মিলাপ্ৰীতি, বুজাপৰা ইত্যাদিবোৰ প্ৰথম কথা।
1: খুৰী, এওঁৰ পৰাই মই এইবোৰ প্ৰধান আৰু মূল কথা বুলি ভাবিবলৈ শিকিলোঁ।
0: সঁচাই তুমি খুব ভাল ছোৱালী, সেইবাবেই অলকৰ সৈতে এনেকৈ ভাবিব পাৰিছা একেলগে।
1: খুৰীয়ে যে কথা কয় আৰু।
0: তেতিয়াহ'লে বিয়াত তোমালোক যোৱাটো খাটাং কিন্তু।
1: নিশ্চয় খুৰী।
0: বাসবি, অলক খুবেই ভাল মানুহ, শিক্ষিত, নিষ্ঠাবান, অমায়িক, ভদ্ৰ।
1: কি হ'ল খুৰী?
0: বেয়া নাপাবা বাসবি, তোমাক নতুন কাপোৰ এসাঁজ দিম নেকি? বিয়াত পিন্ধিবলৈ অলকেনো ঘপক কৰে কাপোৰ এসাঁজ তোমাক কেনেকৈ দিব? তেওঁ হেডমাষ্টৰ হ'লেও ভেঞ্চাৰ স্কুলৰহে, কথাটো ভাবিবা।
1: নাই নাই, নালাগে খুৰী, কথাটো তেওঁ ভাল নাপাব, মোৰো ভাল নালাগিব।
0: হ'ব তেতিয়াহ'লে, কথাটো সোধাৰ বাবে আকৌ বেয়া নাপাবা।
1: কি ভাবি যে মই তোমাৰ সৈতে বিয়াত বহিলো? চিন্তা কৰিব নজনা মানুহ মই।
2: শুনা, কথাটো মই তেনেকৈ কোৱা নাই।
1: কি ভাবিছিলো কি হ'ল? আজি মই ক'ত আছোহি? এযোৰ কাপোৰৰ বাবে মই চিন্তা কৰিব নজনা হৈ গ'লো।
2: শুনাচোন, শুনাচোন বাসবি, বাসবি।

0: কি হল, একো নকলা যে?
1: এটা ভাইটিৰ এজনী ভণ্টিৰ দায়িত্ব মোৰ কান্ধত, তুমি দুখত পৰিবা বাসুবি।
0: তুমি কিয় তেনেকৈ কৈছা অকু? মই জানো তোমাৰ কান্ধৰ দায়িত্বৰ সমভাগী হ'ব নোৱাৰো।
1: প্ৰাণপণে স্কুল এখন কৰি আছো যদিও স্কুলখন কেতিয়া চৰকাৰীকৰণ হয় ঠিক নাই। মই এখন ভেঞ্চাৰ স্কুলৰ হেডমাষ্টৰ। মোৰ জীৱনটো সংগ্ৰামৰ জীৱন বাসুবি।
0: তোমাক মই ভাল পাওঁ অকু। তোমাৰ চিন্তা, তোমাৰ কৰ্ম, আদৰ্শ, নিষ্ঠা, সততা মোৰ খুব আপোন। তোমাৰ সুখ দুখ, সংগ্ৰাম সকলোৰে সমান সহযোগী হ'ব বিচাৰোঁ মই।
1: বাসুবি,

0: নমস্কাৰ
1: নবীন।
2: কওক ছাৰ।
1: এ ধীমান অহা নাই?
2: ধীমান ছাৰ আজি বোলে পলমকৈ আহিব, জৰুৰী কাম আছে বুলি ক'লে, খবৰ দি গৈছে।
1: জৰুৰী কাম? একো কৈ যোৱা নাই আৰু?
2: নাই ছাৰ।
3: ছাৰ।
1: অ ধীমান, মই তোমালৈকে বাট চাই আছোঁ।
3: ছাৰ ভাল খবৰ এটা লৈ আহিছোঁ, ফাইনেল খবৰ।
1: ভাল খবৰ? এ বহুত দিন ভাল খবৰ পোৱা নাই হে, কোৱা।
3: কিন্তু আগতে আপুনি কওক, মোক বিচাৰি আপুনি বোলে ঘৰতো খবৰ কৰিছিল, কিবা কথা আছিল ছাৰ?
1: অঁ আছিল, নে মই অলপমান প্ৰব্লেমত পৰিছোঁ। কোৱাচোন, তোমাৰ ভাল খবৰটো মই আগতে শুনি লওঁ।
3: নহয় ছাৰ, আপোনাৰ প্ৰব্লেমৰ কথাটো শুনি নল'লে মই ভাল খবৰটো মুক্ত মনেৰে আপোনাক দিব নোৱাৰিম ছাৰ।
1: তোমাৰ বৰদেউতাৰ মানে ককাইদেউৰাৰ দোকানৰ পৰা মই কাপোৰ দুসাজমান ল'ব বিচাৰিছিলোঁ ইনষ্টলমেণ্টত। তুমি কি ক'বা? স্পষ্টভাৱে ক'বা কিন্তু।
3: মানে ছাৰ?
1: চোৱা, তুমি মোতকৈ বহুত সৰু হ'লেও তুমি মোৰ সহকৰ্মী। সহকৰ্মীৰ সম্বন্ধীয় মানুহৰ পৰা এনেদৰে বস্তু লোৱা কথাটো সুবিধা লোৱাৰ নিচিনা নহ'বনে? মই কিন্তু

0: আপুনি কিয় তেনেকৈ ভাবিছে? আজিলৈকে আপুনি ক'তো একো সুবিধা লোৱা নাই, তেনে মানুহ আপুনি নহয়। আপোনাৰ চিন্তা, আদৰ্শ, নিষ্ঠা আৰু সততাক সকলোৱে স্বীকাৰ কৰে, শ্ৰদ্ধা কৰে।
1: ইয়াং মেন, মোৰ প্ৰতি তোমাৰ আস্থা দেখি মোৰ বৰ ভাল লাগিল। হ'ব দিয়া, মই নিশ্চিত হ'লোঁ।
0: নাই ছাৰ, আপুনি একো ক'ব নালাগে, একো কৰিবও নালাগে। খালি কি কাপোৰ লাগে ক'ব, মই আনি দিম।
1: নাই নাই, মই নিজেই ক'ম। তোমাৰ দাদাৰাই মোক বেছ সমীহ কৰে, মাথোন কথাটো তোমাৰ সৈতে পাতি ল'লোঁ আৰু নিশ্চিত হ'লোঁ।
0: নো ছাৰ, আপুনি আৰু একো নক'ব, হ'বনে ছাৰ?
1: হ'ব বাৰু, এতিয়া ভাল খবৰটো কোৱাচোন।
0: এই খবৰটো অৱশ্যে মই কালি আবেলি পালোঁ। খবৰটো মোৰ বাবেই নহয়, আপোনাৰ বাবেও, আমাৰ সকলোৰে বাবে, এক কথাত অঞ্চলটোৰ বাবে এটা ভাল খবৰ।
1: উহ, ধীমান, পাতনি এৰাচোন।
0: ছাৰ, বহুদিনৰ আকুল প্ৰতীক্ষাৰ অন্তত আমাৰ স্কুলখন চৰকাৰীকৰণ হ'ল।
1: কি?
0: হয় ছাৰ, অথনি মই ইন্সপেক্টৰ অফিচলৈ গৈ সকলোবোৰ জানি আহিলোঁগৈ। অহা সপ্তাহতে আপুনি মানে স্কুলে ফৰ্মেল পৰপত্ৰখিনি পাব।
1: তাৰমানে
0: ছাৰ, আমাৰ স্কুলখন এতিয়াৰ পৰা চৰকাৰী মঞ্জুৰীকৃত স্কুল হ'ল ছাৰ।
1: কি? ধীমান, কি?

0: তুমি কত পালা?
1: নবৌ, 1600 টকাহে, বেছি নাই।
0: কিমান মই সেইটো সোধা নাই, সুধিছো তুমি পইচা কত পালা?
1: টিউচন নবৌ।
0: টিউচন কৰিবলৈ মই তোমাক মানা কৰিছিলো। টিউচন বাদ দি সেই সময় তোমাৰ নিজৰ পঢ়াত লগাম বুলি তুমি মোক কৈছিলা, কৈছিলা নে নাই?
1: কৈছিলো নবৌ, ভাবিলো।
0: তুমি জানা ইংলিছ মেজৰৰ এজন ভাল ষ্টুডেণ্ট তুমি, তোমাৰ পৰা এটা ভাল ৰিজাল্টেই নহয় এটা ৰেকৰ্ড আশা কৰে কলেজে। দাদাৰাই মই আমি বিচাৰোঁ, অথচ ভাইটি তুমি।
1: ভুল হৈ গ'ল নবৌ, আৰু নকওঁ, একদম সঁচা। এয়া এয়া চোৱা, কাণত ধৰিছো নবৌ।
0: ভাইটি মই ধেমালি কৰা নাই।
2: দাদা, নবৌৰ খং উঠিছে।
1: জানিছো, মই ভাবিলো অকণমান।
2: আজি ৰাতিপুৱাৰ পৰাই নবৌৰ খং উঠি আছে।
0: ভাইটি,
1: নবৌ,
0: পইচাখিনি মোৰ হাতত কিয় দিলাহি?
1: মই ভাবিলো তোমালোক বিয়ালৈ যাবা।
0: নাই, কোনোদিন মই তোমাক ইনকাম কৰি আনিবলৈ কোৱা নাই। তুমি বহুমূলীয়া সময় খৰচ কৰি টিউচন কৰিছা, সেই পইচাৰে মই বিয়া খাবলৈ যাবলৈ কেতিয়াবা এনেকৈ গৈছো?
1: নহয় নহয় নবৌ, মানে ৰাতিপুৱা।
0: অ'
2: মানে নবৌ,
0: তুমি মনে মনে থাকা। মই এক নিচেই সাধাৰণ মানুহ, তোমালোকৰ দাদাৰা অলস শইকীয়াৰ দৰে সকলো সময়তে সকলোবোৰ কথা জুকিয়াব নোৱাৰোঁ। কেতিয়াবা কিবা বেয়া লগাকৈ কৈ পেলাওঁ, তাৰ অৰ্থ এইটো নহয় যে অলস শইকীয়াৰ সততা, চিন্তা বা অজস্ৰ কোনোৰাজিক সমৰ্থন বা সন্মান নকৰোঁ। তেওঁৰ কৰ্মক, তেওঁ কৰি অহা কথাখিনিক মই বেয়া পাওঁ। মই বিচাৰোঁ তোমালোক দুজনো আৰু একো একোজন শিক্ষাবিদ অলস শইকীয়া হোৱা। কেতিয়াবা খং কৰিলেও, অভিমান কৰিলেও টকা পইচাৰে পৰিপূৰ্ণ লাভবিলাহতকৈ সুন্দৰেৰে সমৃদ্ধ মিলা প্ৰীতিৰ এই ঘৰটো মোৰ অতিকৈ চেনেহৰ, আদৰৰ। এইদৰে মই তোমালোকৰ সৈতে একাত্ম হ'ব বিচাৰোঁ।
2: নবৌ,
0: কেতিয়াবা খং অভিমানত চিন্তা নকৰাকৈ মুখেৰে কিবা এষাৰ কৈ দিব পাৰোঁ, কিন্তু কিন্তু মোৰ অন্তৰখন তোমালোকে চিনি নোপোৱা, বুজি নোপোৱা।
1: নহয় নহয় নবৌ, তুমি কিয় তেনেকৈ কৈছা নবৌ?

0: ধীমান
1: কওক ছাৰ,
0: বৰ সকাহ পালোঁ আজি।
1: আজিৰ দিনটো আমাৰ বাবে, স্কুলৰ বাবে বিশেষ এটা দিন ছাৰ,
0: সকলোৰে বাবে, অঞ্চলটোৰ সকলোৰে বাবে। এনেকৈ ভাবিলে

0: ভাইটি
1: নবৌ
0: দাদাৰাই যে পলম কৰিছে কিয় বা
1: মই অকণমান আগবাঢ়ি যাওঁ নেকি নবৌ
0: নালাগে
1: হ'ব দিয়া
0: তুমি চাহ খোৱা ঔ আই মাত নামাতি তোমাৰ কলিং বেল বজাবলৈ কি হ'ল
2: দুৱাৰ বন্ধ
0: দেৰি কৰিলা যে
2: এয়া কাপোৰ লোৱা তোমাৰ আইজনীৰ আৰু কইনাৰ গিফ্ট নিৰ্বাচন কৰি ল'বা লোৱা আকৌ
0: পাটৰ কাপোৰ
2: অঁ মই অকণমান ওলাই যাম
0: তাৰমানে
2: কি হ'ল বাসবি কিয় তেনেকুৱা কৰিছা
0: মই যেনিবা খঙতে ৰাতিপুৱা দুৱাহাৰমান ক'লোৱেই তাতে তুমি এনেকুৱা কৰিব লাগেনে নিশ্চয় দোকানত বাকী কৰি আহিছা এক ডেৰ মাহমানৰ ভিতৰতে ভাইটিৰ পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব আইজনীৰ ছাবজেক্টৰ ৰেফাৰেঞ্চ বুক এতিয়াও প্ৰায় কিনিবলৈ আছে তাতে আকৌ ওপৰত বাকী
2: নহয় হে তুমি শুনাচোন
0: কি শুনাচোন মই তোমাক অকণমান খং কৰিব নোৱাৰোঁ অভিমান কৰিব নোৱাৰোঁ তোমাৰ ওচৰত অভিমান নকৰি মই কাৰ ওচৰত কৰিম
2: নহয় বাসবি তোমাৰ কথাত মইতো লগা নাই মই তোমাক বুজি পাওঁ শুনা আমাৰ স্কুলখন এতিয়াৰ পৰা চৰকাৰী মঞ্জুৰীকৃত স্কুল আজি ফাইনেল খবৰ পোৱা হ'ল
3: কি ইমান ভাল খবৰ
2: অঁ
0: এইবুলিয়ে তুমি হ'বলা দোকানত বাকী হেৰা আৰে এওঁ ক'লৈ গ'ল
4: দাদা চাহ
2: আহি খাম মই বজাৰৰ পৰা আহোঁ
0: কিয়
2: মাছ অকণমান
0: মাছ অকণমান
1: কি হ'ল
4: নাই হাঁহিছো এনেই

0: কোন বাহবি বহা
1: বারান্দাত কিয় অকলে অকলে বহি আছা?
0: এনেই চোৱা, ফৰিং ফুটা জোনাক।
1: ফৰিং ফুটা জোনাক চাই থাকিব নালাগে, বোলা ভিতৰলৈ, ইমান জাৰ পৰিছে।
0: এৰা
1: ৰবাচোন, মনটো কিয় মাৰি আছা তুমি?
0: ঠিক ক'ত মন মাৰি থকা দেখিলা? আজিৰ পৰা আমাৰ স্কুলখন চৰকাৰীকৰণ হ'ল, ইমান ভাল খবৰ, ক'ত মন মাৰি আছোঁ? কিমান ভাল লগা, কিমান সকাহ! স্কুলখন চৰকাৰীকৰণ হোৱা নোহোৱা কথাটোৰ সৈতে সংসাৰৰ কিমান কথা জড়িত হৈ আছে।
1: থাকিলেও আমাৰ এই কণমানি সংসাৰখনত যি পোহৰ আছে, সেই পোহৰৰ সৈতে স্কুলখন চৰকাৰীকৰণ হোৱা নোহোৱা কথাটো জড়িত নহয়।
0: বাহবি,
1: তোমাৰ স্কুলখন চৰকাৰীকৰণ হোৱাত তোমাৰ লগতে স্কুলৰ সকলোৱে এটা উপায় পাইছে। ইমান দিন কষ্ট কৰি থকাৰ পিছত এটা থিত পাইছে। বহু বছৰীয়া তোমাৰ শ্ৰম আৰু সপোনে পূৰ্ণাংগ ৰূপ পাইছে। ভাল লগা কথা, তোমাৰ, মোৰ, আমাৰ সকলোৰে বাবেই। কিন্তু
0: কিন্তু কি বাসবি?
1: কিন্তু অকু, আমাৰ এই কণমানি ঘৰটোৰ চেনেহ আৰু মিলাপ্ৰীতিৰ যি অনাবিল পোহৰ আছে, সেয়া সদায় আছে, সদায় থাকিব। আৰু এই অনাবিল পোহৰ মানুহে হাজাৰ বছৰ ধৰি হাজাৰ ধন টকাৰেও কিনিব নোৱাৰে।
0: বাসবি,
1: হয় অকু, কেতিয়াবা অকস্মাতে অহা ক্ষণিকৰ খং ৰাগ বা অভিমানে সেই পোহৰক ঢাকিব নোৱাৰে।
0: নোৱাৰে বাসবি, নোৱাৰে। তুমি মোৰ কাষত থাকিলে মোৰ পোহৰ, আমাৰ ঘৰৰ পোহৰ নেহেৰায়, কেতিয়াও নেহেৰায়।
1: মোক ইমান মৰমেৰে নুবুৰাবা অকু, মই সহ্য কৰিব নোৱাৰোঁ।
0: তোমাকনো মই কি দিছোঁ, কি দিব পাৰিছোঁ?
1: ধেত, কিয় তেনেকৈ কৈছা? তোমাৰ পৰা মই সকলো পাইছোঁ, বহুত পাইছোঁ।
2: দাদা, দাদা, নবৌ!
3: আরে আইজনী কি হল? আরে ধরাছো, ধরা ধরা, আইজনী কি হয়েছে?
4: হেরা, কি চাই আছা? ডক্টরলে ফোন করা।
3: আহা, তুমি অধৈর্য নবাসন,
4: তাইক হসপিটালে নিয়ে ব্যবস্থা করা।
3: নবাসন, মোক কৈছো, ধরা ধরা, পানি অকমান আনা। আই পানি আন। আরে আইজনী, আইজনী কি এনেকুৱা কৰিছ? চা, ধরাছো, ধরা,
4: আইজনী, ধরা, আইজনী।

0: ছাৰ
1: কিবা ক'লেনে ডাক্তৰে?
0: নাই ছাৰ, একো চিন্তা কৰিবলগীয়া নাই। এনে আইজনী চেণ্টিমেণ্টেল ছোৱালী। আপোনাৰ মানে স্কুলৰ ভাল খবৰটো পোৱাৰ পিছত তাই বোধ কৰোঁ আপোনাৰ মাৰ সপোন দেখিছিল। দুখ বেদনাত অকণমান তাই ভয় খাই গ'ল। ডাক্তৰে তেনেকৈ ভাবিছে, খালি স্কেনিং এটা কৰিব লাগিব জাষ্ট পৰীক্ষাৰ বাবে।
1: তাই ঠিক হৈ উঠক, ঠিক হৈ উঠক তাই।
0: একো চিন্তা নাই ছাৰ, কিয় ইমানকৈ ভাবিছে? বলক বলক আইজনীৰ ওচৰলৈ যাওঁ, বলক বলক ছাৰ।
1: অঁ বোলা।
2: মা মা, এয়া চোৱা আইজনী, আইজনী মই, তোমাৰ মা আইজনী, মই তোমাৰ মা, তোমাৰ কাষত
3: মা
2: আইজনী।
3: ব'লা নব, ঘৰলৈ যাওঁ, ইয়াত ইমান আন্ধাৰ, মোক ঘৰলৈ লৈ ব'লা, পোহৰৰ ঘৰলৈ
2: আইজনী।

এইবাৰপুৰে শ্ৰোতাসকলে বৃন্দ গান কেইটি শুনিলে আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত নিশা 10:30:22 ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:23। আজি অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল অম্লানজ্যোতি দত্ত আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰান্সমিটাৰত আছিল প্ৰমোদ চন্দ্ৰ তাই। পৰিবহণত নয়ন দুইমাৰী। প্ৰচাৰণ সহযোগী জিনিয়া শৰ্মাৰ সৈতে মই ত্ৰৈলোক্য বৰাই মাইক্ৰফোনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।